নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 20 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 14 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 4 তাৰিখ। এতিয়া সময় পুৱা 5:33:47 হৈ গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ আমাৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বনশ্ৰী হাজৰিকা আৰু কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, ট্ৰেন্সমিটাৰত বিপুল কলিতা আৰু মৃগাংক কৃষ্ণত্ৰেয়, আৰু ষ্টুডিঅ'ত আছো মই দেৱাশীষ ৰাজকুমাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বন্দনা।

প্ৰথমে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। সন্ধিয়া 7:45 হেল্ল' যুৱবাণীৰ লাইভ ফোন ইন অনুষ্ঠানত উপস্থিত থাকিব কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা। আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:15 নন্দিতা শৰ্মাৰ কণ্ঠত ভজন। পুৱা 6:20 কবিতা তালুকদাৰৰ কণ্ঠত লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। 7:50 নিয়োগ বাতৰি। 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পী মৃণাল শৰ্মা, মিনাৰ্ভা ফুকন, পুলক বেনাৰ্জী, শিখা বৰা আৰু ৰাজেন গোহাঁই। দিনৰ 12:10 বজাৰ পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজকা গীত, হে জিন্দেগী, পাহাৰতি পুহাৰতি, স্বৰ ছায়া, প্ৰাদেশিক সংগীত আৰু গীত ৰাংগিলে। বিয়লি 3:00 বজাৰ পৰা

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, মীমান্তিকা দাসৰ কণ্ঠৰ লোকগীত, ৰিয়া হুছেইন আৰু সংগীবিন্দৰ কণ্ঠত জিকিৰ। 7:10 চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এক বিশেষ অনুষ্ঠান। নিশা 8:30 ভজনৰ অনুষ্ঠান। 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আলাউদ্দিন খানৰ কণ্ঠত খেয়াল ৰাগ সুধ কল্যাণ।

এতিয়া আহিছো মহাবাহু শাখাযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত যুগুতোৱা অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 লাইভ ফোন ইন কল্পতৰু, 8:02 নতুন দিগন্তৰ আলোচনাৰ বিষয় পৰিৱেশ আৰু উন্নয়ন। আলোচনাটিত ভাগ ল'ব ডক্টৰ সীমান্ত কলিতা আৰু জয়ন্ত পাঠকে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 9:00 চিত্ৰগীত, 9:30 লাইভ ফোন ইন অনুষ্ঠান ডক্টৰ অনলাইন, 10:00 মাটিৰ গান, 12:30 আইদেউৰ বুলনি অনুষ্ঠানৰ আইদেউৰ আখল শিতানৰ বিষয়ে, গৰমৰ বতৰত চৰ্বত এই বিষয়ৰ ওপৰত পম্পী শৰ্মা খাউণ্ডৰ ওপৰত কথা পাতিব, খাউণ্ডৰ লগত কথা পাতিব ভাস্বতী কলিতাই। 6:55 জ্ঞান বিজ্ঞান, 7:00 নিয়োগ বাতৰি, 7:30 পূবালীৰ সুৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো নন্দিতা শৰ্মাৰ কণ্ঠৰ ভজন।

শ্ৰোতাই নন্দিতা শৰ্মাৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো কবিতা তালুকদাৰৰ কণ্ঠৰ লোকগীত।

শ্ৰোতাসকলে কবিতা তালুকদাৰৰ কণ্ঠত লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছোঁ পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া প্ৰেম পূজাৰী ছবিৰ এটি গীত কিশোৰ কুমাৰৰ কণ্ঠত, গীতৰ কথা নীৰাজ।

এইবাৰ শুনাবলৈ লোৱা হৈছে জিগ্ৰী দোস্ত ছবিখনৰ পৰা এটি গীত। কণ্ঠদান কৰিছে আশা ভোসলে, গীতিকাৰ আনন্ত বাক্সী আৰু সংগীত লক্ষ্মীকান্ত প্যাৰিলাল।

সেয়া আছিল লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত, আসলি নকলি ছবিৰ পৰা। গীতৰ প্ৰযোজনা আছিল শংকৰ জয়কৃষণৰ। এয়া আগবঢ়াইছো মধুবন অনুষ্ঠানত আন এটি গীত লতা মঙ্গেশকৰৰ কণ্ঠত, সৰগম ছবিৰ পৰা।

সৰগম ছবিৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ গীতৰ কথা আছিল পি এল সন্তোষীৰ, সংগীত আছিল চি ৰামচন্দ্ৰৰ। মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ৰাজেন্দ্ৰ কৃষণৰ কথাৰে লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত অনাৰকলি ছবিৰ পৰা।

মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মুগলী আজম ছবিৰ পৰা লতা মংগেশকাৰ আৰু শামসাদ বেগমৰ কণ্ঠৰ গীত, গীতৰ কথা শাকিল ভদায়নী, সংগীত নৌশাদ।

মধুবন অনুষ্ঠানৰ শেষত আগবঢ়াইছো আলবেলা ছবিৰ পৰা লতা মংগেশকাৰ আৰু শীতলকাৰ কণ্ঠৰ গীত, গীতৰ কথা ৰাজেন্দ্ৰ কিষাণৰ।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন শ্বিলঙত অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত লাও গণৰাজ্য উপ প্ৰধানমন্ত্ৰী থংচাভান ফোমভিন হানেৰ সৈতে দশম ভাৰত লাও পিডিআৰ আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। বাৰাণসীত আজি আৰু কাইলৈ ব্ৰিক্স সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু মহিলা চাফ ফুটবল প্ৰতিযোগিতাত ভূটানক 1-0 গ'লত পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। এই আলোচনাকালত ভাৰত আৰু ভেনিজুৱেলাৰ সম্পৰ্কৰ বিভিন্ন দিশসমূহ সামৰি লোৱাৰ লগতে ইন্ধন সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, ভেষজ উদ্যোগ, স্বাস্থ্যসেৱা, পৰিবহণ আৰু নবীকৰণযোগ্য শক্তিকে ধৰি কেইবাটাও বিষয়ত সহযোগিতা বৃদ্ধিৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব। উল্লেখযোগ্য যে 5-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা, অর্থনীতি আৰু বিত্ত, বিজ্ঞান আৰু প্ৰযুক্তি, যোগাযোগ আৰু তথ্য তথা পৰিবহণ মন্ত্ৰীৰে গঠিত এটা দলো আহিছে। ইয়াৰ আগেয়ে শ্ৰীমতী ৰড্ৰিগছে 2015 চনত দেশখনৰ বিদেশ মন্ত্ৰী হিচাপে আৰু 2019, 2023, 2024 আৰু 2025 চনত উপৰাষ্ট্ৰপতি হিচাপে ভাৰত ভ্ৰমণ কৰিছিল। উল্লেখযোগ্য যে শক্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰত ভেনিজুৱেলাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰত ভেনিজুৱেলাৰ সৈতে বিভিন্ন খণ্ডত সহযোগিতাত আৰু গ্লোবেল চাউথৰ প্ৰতি সমৰ্পিত আৰু অংশীদাৰী মনোভাৱেৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি আহিছে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধি প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য

0: কয় যে 1970 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্ত ৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ পূবৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত লাও গণৰাজ্যৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী থংছভান ফোমভিহানেৰ সৈতে দশম ভাৰত লাও পি ডি আৰ আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। এই বৈঠকত দুয়োপক্ষই বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য, ইন্ধন, ডিজিটেল যোগাযোগ, অংশীদাৰী উন্নয়ন, সামৰ্থ্য বৰ্ধন আৰু সংস্কৃতিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। তেওঁলোকে ভাৰত আছিয়ান সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনাত মিলিত হয়। ডঃ জয়শংকৰে কয় যে ভাৰতে লাওজৰ সৈতে প্ৰাচীন সভ্যতা কালৰে পৰা নিকট সম্পৰ্ক ৰক্ষা কৰি আহিছে। দুই দেশৰ ৰামায়ণ আৰু বুদ্ধ দৰ্শনৰ উমৈহতে ঐতিহ্য আছে বুলিও তেওঁ কয়। দেশ দুখনৰ পাৰস্পৰিক সম্পৰ্ক ঐতিহাসিক, গভীৰভাৱে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সংযোগ জড়িত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখন ভ্ৰমণ কৰাৰ সময়ত ভালেমান বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই চুক্তিসমূহ পৰ্যালোচনা কৰাৰ বাবে দুয়োপক্ষই সুযোগ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে ৰাজনৈতিক সহযোগিতা, অৰ্থনৈতিক আদান প্ৰদান, প্ৰতিৰক্ষা, উন্নয়নমূলক অংশীদাৰিত্ব, শিক্ষা, সাংস্কৃতিক বিনিময় আৰু বহুপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰতো আলোচনা কৰা হ'ব বুলি তেওঁ কয়।
1: Our relations go back in history. It is based on deep cultural and people-to-people linkages. Our own Prime Minister visited Lao PDR in October 2024. On that occasion, a number of agreements and MOUs were signed. And today, we have an opportunity to review them, to explore a wide-ranging agenda.
0: লাওৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকে দুয়োপক্ষক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশত হোৱা অগ্ৰগতি আৰু সাফল্যক চালি জাৰি চোৱাৰ সুযোগ দিব। তেওঁ কয় যে দুয়ো দেশে ভৱিষ্যতেও পাৰস্পৰিক সহযোগিতা সাৰ্থক কৰি তোলাৰ বাবে নিজৰ সম্পৰ্ক আগবঢ়াই নিয়াটো প্ৰয়োজন। তেওঁ এই ভ্ৰমণে ভাৰতৰ সৈতে বিগত 7 দশকজোৰা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্বৰ অন্যতম প্ৰাচীন মহানগৰী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত পুনৰ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হ'ব। G20 বৈঠকসমূহ সফলতাৰে অনুষ্ঠিত কৰাৰ পাছত আজি আৰু কাইলৈ বাৰাণসীত ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব। চীন, ব্ৰাজিল, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়াকে ধৰি 11খন দেশৰ প্ৰতিনিধিয়ে এই বৈঠকত অংশ ল'ব। তদুপৰি বিভিন্ন ৰাষ্ট্ৰৰ কূটনীতিবিদ, নীতি প্ৰণেতা আৰু সাংস্কৃতিক বিশেষজ্ঞসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। যোগে বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ আজি প্ৰথম বিশ্ব যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2026ত ভাৰ্চুৱেলি অংশ ল'ব। গুজৰাটৰ আহমেদাবাদত হ'বলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ যোগাভ্যাসকাৰীয়ে অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাভ্যাসক ক্ৰীড়াৰ মৰ্যাদা প্ৰদানৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ এই কাৰ্যসূচী আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে শপত গ্ৰহণ কৰাৰ পাছত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া বাছৰ ব্যৱস্থা কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে পঞ্জীয়ন কৰি এই বিনামূলীয়া বাছ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। তেওঁ লগতে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰা যুৱক যুৱতীসকলৰ নিয়োগৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। শিৱকুমাৰে কয় যে ব্যক্তিগত খণ্ডত এই যুৱক যুৱতীসকলক নিয়োগ দিয়াৰ বাবে উৎসাহিত কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকত ক্ৰীড়া, সংস্কৃতি আৰু স্থানীয় কলা সম্পৰ্কীয় কাম কাজ বিকশাই তোলাৰ বাবে 10,000 ভাৰত জৰো য়ুথ ক্লাব প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰে। প্ৰতিটো ক্লাবক 10 লাখ টকাকৈ আবণ্টন দিয়া হ'ব। দিল্লীৰ মালবীয়া নগৰৰ এটা অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত 12গৰাকী বিদেশী নাগৰিককে ধৰি মুঠ 21জন লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত গুৰুতৰভাৱে আহত 49জন লোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও 21জনৰ প্ৰাণহানি হয়। 8জন লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয় আৰু বাকীসকল এতিয়াও চিকিৎসাধীন হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ নিকটাত্মীয় 2,00,000 টকাকৈ আৰু আহতসকলক 50,000কৈ দিয়া হ'ব বুলি ঘোষণা কৰিছে। মহিলা ছাফ ফুটবল প্ৰতিযোগিতাত কালি গোৱাৰ মাডগাঁৱত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ভূটানক 1-0 পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। খেলৰ 58 মিনিটত ছানভিদা নংৰুমে বিজয়সূচক গলটো দি ভাৰতক ফাইনেলত উপনীত কৰায়। 5বাৰৰ চেম্পিয়ন ভাৰতে অহা শনিবাৰে সন্ধিয়া 6:30 বজাত ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব। ইয়াৰ আগেয়ে বাংলাদেশে নেপালক 2-1 পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন শ্বিলঙত অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত লাও গণৰাজ্যৰ উপ প্ৰধানমন্ত্ৰী থংছাভান ফোমভিহানেৰ সৈতে 10ম ভাৰত লাও পি ডি আৰ আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। বাৰাণসীত আজি আৰু কাইলৈ ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতা ভূটানক 1-0 পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমে শুনক বেষ্ট অফ মিউজিক মিক্স এলবামৰ পৰা কুমাৰ চানুৰ কণ্ঠত প্ৰশান্ত বৰদলৈৰ কথা আৰু জয়ন্ত দাসৰ সুৰেৰে এটি গীত।

এইবাৰ শুনাবলৈ লৈছো কোন তুমি এলবামৰ পৰা এটি গীত জুবিন গাৰ্গৰ কণ্ঠত, গীতৰ গীতিকাৰ কৈলাশ নাথ শৰ্মা।

শ্রোতাসকলে শুনিলে সঞ্জীৱ লস্কৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আছিল হিল্লুল কুমাৰ পাঠকৰ কাশী জুন এলবামৰ পৰা। এইবাৰ শুনাবলৈ লৈছো সংগীতাৰ ঝংকাৰ এলবামৰ পৰা ডক্টৰ ভূপেন হাজৰিকাৰ কথা আৰু সুৰেৰে ডক্টৰ ভূপেন হাজৰিকাৰ আৰু ডক্টৰ সংগীতা কাকতিৰ কণ্ঠত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো গানৰ পাখি মেলি এলবামৰ পৰা প্ৰতিমা ফুকন কোঁৱৰৰ কণ্ঠৰীতি গীত গীতৰ কথা আৰু সুৰ সূৰ্য ভাগৱতী।

শ্রোতাই শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। এইবাৰ আগবঢ়াইছো গানৰ ভাষাৰে এলবামৰ পৰা আশা শৰ্মা কটকীৰ কণ্ঠৰেটি গীত, গীতৰ কথা ডক্টৰ লক্ষ্য হীৰা দাস, সুৰ ইন্দ্ৰেশ্বৰ শৰ্মা।

আধুনিক গীত অনুষ্ঠানৰ শেষত এয়া শুনাবলৈ লৈছো ডক্টৰ ভূপেন হাজৰিকাৰ কথা আৰু সুৰেৰে ডক্টৰ সংগীতা কাকতিৰ কণ্ঠৰ এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroots.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদৰ পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এন টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল, ৱাইণ্ডাৰ মেকানিক, ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিচনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পিছতেই আঞ্চলিক বাতৰি। 8 বজাত চামাচাৰ প্ৰভাত, 8:15 মৰ্নিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহনক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধি প্ৰাণবন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্ত ৰাষ্ট্ৰীয় বাট শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আজি অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী শুকান মজুমদাৰ, উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপি কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰী নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰী আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কালি দিনৰ 12:45 শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হয়। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 56 কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা সাক্ষাতৰ সময়ত জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিছে বুলি পাথাৰকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰিছে। কালি আবণ্টিত ধনৰাশি ব্যৱহাৰ আৰু পথ উন্নয়ন প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পাছত শ্ৰীপালে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছে।
1: আমাৰ শ্ৰীভূমি টাউনৰ ৰাস্তা যিটো আমাৰ আগৰ 151 আৰু 37 নেশ্যনেল হাইৱে, ইয়াৰ ওপৰত বহুত হেভি

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। আধুনিক গীতৰ অনুষ্ঠানত আৰম্ভণিতেই কণ্ঠশিল্পী ৰূপম ভূঞাৰ কণ্ঠৰ এটি গীতৰ গীতিকাৰ অনিল দাস এলবাম খৰিকা যায়।

অনুষ্ঠানত এইবাৰৰ শিল্পী মালবিকা বৰা, গীতৰ গীতিকাৰ অনিল কলিতা, সুৰ বিপুল বৰুৱা, এলবাম সুহুৰী।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কি তুলি দিও তোমাৰ হাতত এলবামৰ পৰা, সমৰ হাজৰিকাৰ কণ্ঠত হেমন্ত দত্তৰ কথাৰে এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ মন্টু টাৱেৰ কণ্ঠৰে গীতৰ গীতিকাৰ বুবু এলবাম লুইতৰ চাপৰিৰ কাংকান।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, এতিয়া 9 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন। ডিমা হাছাৰৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিকছ প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও আলোচনাত মিলিত হয়। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 56 কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিয়ে বুলি পাথৰকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন দোপালে প্ৰকাশ কৰে। কালি এই আবণ্টিত ধনৰাশিৰ ব্যৱহাৰ আৰু পথ উন্নয়ন প্ৰকল্পৰ ৰূপায়ণ সন্দৰ্ভত শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পাছত শ্ৰীপালে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছে।
1: আমাৰ শ্ৰীভূমি টাউনৰ ৰাস্তা যিটো আমাৰ আগৰ 151 আৰু 37 নেশ্যনেল হাইৱে, ইয়াৰ ওপৰত বহুত হেভি ভেহিকলছ ফ্লাই কৰে, তাৰ কাৰণে ৰাস্তাৰ অৱস্থা বেয়া হৈছে। বৰষুণৰ টাইম অলপ পটলছ বেছি হৈছে, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলো। মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত কথা পাতি 56 কোটি টকা চেংচন হৈছে আৰু ৰাস্তাৰ কাম সোনকালে ষ্টাৰ্ট হ'ব। টেণ্ডাৰ অলৰেডি কল কৰা হৈছে, 15 জুনৰ ভিতৰত লাষ্ট ডেট অফ টেণ্ডাৰ, কামটো ষ্টাৰ্ট হ'ব। টাউনৰ ভিতৰত মেক্সিমাম ঢালাই কৰি ৰাস্তা হ'ব, যাতে এনেকুৱা ৰাস্তাটো হ'ব যাতে আগন্তু 50 ইয়াৰ্ছ মিনিমাম শ্ৰীভূমি টাউনৰ ৰাইজে এটা অকা পায়, যাতে এটা শান্তিত থাকিব পাৰে আৰু ভাল ৰোড যাতে এটা উপহাৰ পায়, তাৰ কাৰণে ৰাস্তাটো এনেকুৱা কনষ্ট্ৰাকশ্যন হ'ব।
0: অসম চৰকাৰে ডিমা হাছাৰৰ বাবে 3,875 কোটি টকা ব্যয় সাপেক্ষ জলবায়ু অনুকূল পথ নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে বিশেষ প্ৰকল্পৰ কালি শুভাৰম্ভ কৰে। বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত পুঁজিৰে জিলাখনৰ পাহাৰীয়া পথ উন্নয়নৰ বাবে এই পৰিকল্পনা লোৱা হৈছে। কালি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত বিশ্ব বেংকৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, কাৰিকৰী বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু অংশীদাৰসকল উপস্থিত আছিল। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত হৰ্মুজ প্ৰণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশত সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদীয় চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি বিটিচিৰ সকলো কাৰ্যবাহী পাৰিষদ আৰু পাৰিষদসকলৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাস কৰা হৈছে। কোকৰাঝাৰৰ বড়োলেণ্ড সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ অন্তত কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সাংবাদিকৰ আগত এই কথা সদৰি কৰে।
2: গুৰুত্বপূৰ্ণ আমাৰ কেবিনেট বৈঠক আছিল, ইয়াত আমি কেইবাটাও বিষয়ত আলোচনা কৰিছোঁ। তাৰে ভিতৰত আমি সিদ্ধান্ত লৈছোঁ বিটিচিৰ ভিতৰত মাৰ্কেটছ এণ্ড ফেয়াৰ বিভাগত আমি নতুনকৈ কেইবাটাও কেটেল মাৰ্কেট স্থাপন কৰিম আৰু বন্ধ হৈ থকা যিখিনি কেটেল মাৰ্কেট আছিল সেইবিলাকক খোলাৰ কাৰণে ইতিমধ্যে আমি আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত ল'লে। আমাৰ যিখিনি লেণ্ড আৰু লেণ্ড ৰেভিনিউ ৰিলেটেড বিষয় আছিল মাটি সম্পৰ্কত, আমি মাটি লেণ্ডলেছ মানুহ পট্টা দিয়াৰ কাৰণে যিবিলাক কথা আমি যোৱা নিৰ্বাচনৰ আগত কমিট কৰা হৈছিল তাৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিছোঁ।
0: শ্ৰী বসুমতাৰীয়ে কয় যে ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদানৰ বাবে প্ৰকৃত ভূমিহীন নাগৰিকক চিনাক্ত কৰাৰ বাবে মাণ্ডলী সমিতি গঠনৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে বিটিচি অঞ্চলত নতুনকৈ গৌহাট স্থাপন কৰাৰ উপৰি বন্ধ হৈ থকা গৌহাটসমূহ পুনৰ মুকলি কৰাৰ বাবেও কালিৰ বৈঠকত কাৰ্যকৰী সিদ্ধান্ত লোৱা হয়। কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাৰ বিজুলীবাৰীস্থিত আই টি পাৰ্ক চৌহদত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক একেটা চৌহদতে অনলাইন পৰীক্ষা কেন্দ্ৰ খোলাৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত বিটিচিৰ পৰিষদীয় চৰকাৰে লীজত দিয়া সিদ্ধান্ত গ্ৰহণ কৰা বুলি শ্ৰী বসুমতাৰীয়ে জানিবলৈ দিয়ে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনত উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে। আজিৰ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত দেশৰ শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত অসমে দ্বিতীয় স্থান লাভ কৰি শৈক্ষিক ক্ষেত্ৰখনত উল্লেখনীয় ৰূপান্তৰৰ সূচনা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ বিকাশৰ ক্ষেত্ৰত শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দিয়া কাৰ্যই বৃহৎ পৰিসৰৰ ৰূপান্তৰক প্ৰতিফলিত কৰিছে। তেওঁ লগতে বিগত 10 বছৰত ৰাজ্যৰ বিদ্যালয়সমূহত বিজুলী সংযোগ, কম্পিউটাৰৰ লভ্যতা, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ আদি নিৰ্মাণৰ ক্ষেত্ৰতো উল্লেখনীয় সফলতা লাভ কৰে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে শৈক্ষিক আন্তঃগাঁথনিৰ সুদৃঢ়কৰণ আৰু শিক্ষাৰ্থীৰ বাবে সম্ভাব্য সকলোধৰণৰ সুযোগ বৃদ্ধি কৰিবলৈ গ্ৰামাঞ্চল আৰু অনুন্নত ঠাইসমূহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে এই উন্নয়ন সম্ভৱ হৈছে। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰ বিকাশৰ এয়া আৰম্ভণিহে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বিজুলী সংযোগ, কম্পিউটাৰ, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু ইণ্টাৰনেটৰ সুবিধা NDA চৰকাৰৰ শাসনকালত যোৱা এটা দশকত হোৱা উন্নয়নৰ সূচক। উত্তৰ পূৰ্বাঞ্চলত নিয়োজিত সামৰিক বাহিনীৰ গোটসমূহলৈ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ যোগান সম্প্ৰসাৰণৰ বাবে যোৱা মঙলবাৰে ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন আৰু আছাম ৰাইফলছৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে অংশগ্ৰহণকাৰী সমবায়সমূহৰ বছৰি প্ৰায় 44 কোটি টকা উপাৰ্জন হ'ব বুলি আশা কৰা হৈছে। নতুন দিল্লীত স্বাক্ষৰিত এই চুক্তিয়ে বৰ্তমানৰ ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব। ইয়াৰ অধীনত আমুল, নন্দিনী আৰু ৱাৰানাকে ধৰি বিভিন্ন সমবায়ে আছাম ৰাইফলছৰ গোটসমূহলৈ UHT গাখীৰৰ পৰা আৰম্ভ কৰি অন্য দুগ্ধজাত সামগ্ৰীও যোগান ধৰিব। ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচনে প্ৰকাশ কৰা বিবৃতি অনুসৰি এই সম্প্ৰসাৰিত চুক্তিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ 72টা সামৰিক গোটত সতেজ গাখীৰ আৰু মাখন উপলব্ধ হ'ব। ইয়াৰ উপৰি আমুলে পনীৰ আৰু মল্টভিত্তিক খাদ্য সামগ্ৰীও যোগান ধৰিব। প্ৰচাৰ ভাৰতীয়ে অসমৰ 4গৰাকী সত্ৰীয়া নৃত্যশিল্পীক টপ গ্ৰেডৰ স্বীকৃতি দিছে। টপ গ্ৰেড স্বীকৃতি লাভ কৰা শিল্পী 4গৰাকীৰ ভিতৰত সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ৰাজ্যৰ বিশিষ্ট শিল্পী নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰ, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পী অনিতা শৰ্মা, ডাঃ মীৰ নন্দা বৰঠাকুৰ আৰু ৰিঞ্জুমণি শইকীয়া আছে। টপ গ্ৰেড হৈছে এগৰাকী পৰিৱেশ শিল্পীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠ

0: অধীনত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি দিছিল। পবিতৰা অভয়াৰণ্যলৈ 2025-26 পৰ্যটন বৰ্ষত 35,242 পৰ্যটকৰ আগমন হৈছে। বিগত পৰ্যটন বৰ্ষত এই সংখ্যা আছিল 34,437। অভয়াৰণ্যখনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই পৰ্যটন বৰ্ষত উদ্যানখনে 81,58,000 টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এইবাৰ 676গৰাকী বিদেশী পৰ্যটকে অভয়াৰণ্যখন ভ্ৰমণ কৰে বুলি কোৱা হৈছে। আৰক্ষী আৰু বিশেষ অভিযানকাৰী দলে গুৱাহাটী মহানগৰীত চলোৱা ধাৰাবাহিক অভিযানত পুনৰ সাফল্য অৰ্জন কৰিছে। পৃথকে পৃথকে চলোৱা কেইবাটাও অভিযানত 7 জন মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে 2 জন পৰিমাণৰ হেৰইন আৰু ভাং জব্দ কৰা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত কালি বিশেষ কাৰ্যবাহিনীয়ে চাংচাৰী ৰেল ষ্টেচনত অভিযানত শিলচৰ ৰঙীয়া এক্সপ্ৰেছেৰে আহি থকা এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন বাক্সা জিলাৰ জয়দৰ আলী বুলি চিনাক্ত কৰা হৈছে। ইপিনে পশ্চিম আৰক্ষী জিলাৰ বিশেষ অভিযানকাৰী দল আৰু ভৰলুমুখ আৰক্ষীয়ে মাছখোৱাত চলোৱা অভিযানত দুলু আলী নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা চাবোনৰ বাকচত লুকাই ৰখা মাদক দ্ৰব্য উদ্ধাৰ কৰা হয়। একেদৰে পল্টন বজাৰ আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত আশা দাস, পূজা কছাৰী, ৰাজা সিং আৰু ফকীৰ চান আলীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা নিষিদ্ধ মাদক দ্ৰব্য ভৰ্তি 24টা টেমা জব্দ কৰা হয়। আৰক্ষীয়ে লগতে জি এছ ৰোডৰ শ্ৰীনগৰ অঞ্চলত অভিযান চলাই জয় কুমাৰ নামৰ এজন লোকক 2 জন পৰিমাণৰ ভাংসহ গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড়ৰ বেজপথাৰৰ জ্যোতিষ্মান বৰুৱাই দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতিষ্মানে কালি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত 6.85 মিটাৰ জঁপিয়াই স্বৰ্ণ পদক হস্তগত কৰে। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি অসমক দেশৰ সবাতোকৈ দ্ৰুতগতি বিকাশশীল ৰাজ্য আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, ন্যায়াধীকৰণ চৰকাৰৰ কৰ্কটনা হাইকোৰ্টৰ, দিল্লীত পুনৰ বিধ্বংসী অগ্নিকাণ্ডত হোটেলতে জ্বলি গল বিদেশীসহ 21 জন লোক আদি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী তৎপৰতাত মিয়াৰ বেদখলৰ পৰা 1.75 হাজাৰ হেক্টৰ ভূমি উদ্ধাৰ কৰা বাতৰিটো মৃত্যুমুখী পাভলৈ উভতিল সেউজ শোভা শিৰোনামাৰে নিয়মীয় বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিদেশী বহিষ্কৰণক লৈ চলা ভেকু ভাওনা পুনৰ উন্মোচিত ন্যায়ালয়ৰ মজিয়াত চৰকাৰৰ কৰ্কটনা হাইকোৰ্টৰ শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য পৰিবহণ বিভাগৰ আবেদন কাৰ্যকৰী হলে গুৱাহাটী মহানগৰ সেৱা বাছৰ ন্যূনতম ভাড়া 15 টকা হোৱাৰ সম্ভাৱনা বুলি এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে দাম বৃদ্ধিয়ে নহয় ধন দিলেও পাবলৈ নোহোৱা হ'ব খাৰুৱা তেল শিৰোনামৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে মন্দাৰ গ্ৰাহত অৰ্থনীতি শিৰোনামেৰে বাতৰিটো পৰিৱেশন কৰিছে। অসমৰ স্মাৰ্ট নাৰীয়ে জিলিকাইছে ডিজিটেল ইণ্ডিয়া শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম ৰাজ্যত বাংলাদেশীৰ ব্যাপক আগ্ৰাসন, শেহতীয়াকৈ বাগবৰৰ পৰা গৈ শিৱসাগৰত থিতাপি, জাষ্টিছ বিপ্লৱ শৰ্মা পেনেল অন ক্লজ 6 প্ৰচেছ অন টু ইম্প্লিমেণ্ট 40 ৰিকমেণ্ডেশ্যন শিৰোনামৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দালাই লামা ৰিচিভছ গ্ৰেমি এৱাৰ্ড এট ধৰমশালাৰ শীৰ্ষক এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
0: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন। ডিমা হাছাৰৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা 6 মাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক লাভ আজকাল ছবিৰ পৰা মোহিত চৌহানৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ইৰ্ছাত কামিল।

এইবাৰ শুনো আহক, ৰিচ্ছাত ৰাহত ফাতে আলী খানৰ আৰু ৰিচ্ছা শৰ্মাৰ কথাৰে কণ্ঠত ওম শান্তি ওম ছবিৰ পৰা জাভেদ আখতাৰৰ কথাৰে এটি গীত

শ্রোতাসকলে শুনি আছে ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো বৰলাৰ ঘৰ ছবিৰ পৰা দেৱজিৎ সাহাৰ কণ্ঠৰেটি গীত, গীতৰ কথা দিলীপ বৰা।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো চিৰাজ ছবিৰ এটি গীত, সমৰ হাজৰিকা আৰু মণিময় কণ্ঠৰ শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকা।

প্ৰিয় শ্ৰোতা, ৰূপালী ধু অনুষ্ঠানৰ শেষত আগবঢ়াইছো কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত খামোচি ছবিৰ পৰা। গীতৰ কথা গুলজাৰ।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া সময় 9:45:24 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIRৰ মোবাইল এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা আৰু হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত আছে তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান।

শ্ৰোতাসকলে শুনি আছে গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নবীন চন্দ্ৰ বৰদলৈ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শেষত আগবঢ়াইছো ৰাজেন গোহাঁইৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হেমন্ত দত্ত।

0: গীতিমালিকাৰ গীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আজি সন্ধ্যা 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা, আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি এয়াৰ গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধ্যা 7:45ত হেল্ল' যুৱবাণী।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15ৰ পৰা 8:25লৈ সুধা কণ্ঠৰ গীত,
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই ঝৰণা ভৰালী।

বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, কৰ্মই উপাসনা, হাঁহিয়েই জীৱন। অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত জনাবলৈ বিচাৰিছো, আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 প্ৰচাৰ কৰা হ'ব নিপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। মীমান্তিকা দাসে পৰিৱেশন কৰা লোকগীতৰ অনুষ্ঠান শুনিবলৈ পাব 6:10। ৰিয়া হুছেইন আৰু সংগীত বৃন্দই পৰিৱেশন কৰা জিকিৰৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 6:30। যুৱবাণীযোগে প্ৰচাৰিত বিশেষ ফোন ইন হেল্ল' যুৱবাণী অনুষ্ঠান প্ৰচাৰ কৰাৰ সময় 7:45। আজিৰ হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থান অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 5:55। জ্যোতি পাঠকৰ কথিকা পৰিৱেশৰ প্ৰতি সজাগতা আৰু আমাৰ দায়িত্ব শুনিবলৈ পাব 6:10। শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি আগবঢ়োৱা হ'ব 6:30। ন প্ৰতিভা অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:45। উদীয়মান কণ্ঠশিল্পী অনামিকা দাস উপস্থিত থাকিব অতিথি হিচাপে আৰু অনুষ্ঠানটিৰ আঁত ধৰিব শ্ৰুতি ডেকাই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে খগেন মহন্ত আৰু অৰ্চনা মহন্তই কণ্ঠদান কৰা কেইটিমান সুমধুৰ গীতেৰে। প্ৰথমেই আগবঢ়াইছো অৰ্চনা মহন্ত আৰু খগেন মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হেমেন হাজৰিকা আৰু সুৰ হেমেন হাজৰিকাৰ।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনক কেশৱ মহন্তৰ কথা আৰু নলিনী চৌধুৰীৰ সুৰেৰে সজোৱা এটি গীত খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠত।

0: শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এবাৰ শুনক খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ গীত। গীতৰ কথা কেশৱ মহন্তৰ, গীতটি সুৰেৰে সজাইছে ৰুদ্ৰ বৰুৱাই।
1: সোণৰে গঢ়ালো খুচৰুৱা খাৰু

কেশৱ মহন্তৰ ৰচনা আৰু ৰুদ্ৰ বৰুৱাৰ সুৰেৰে সজোৱা গীত দুটি শুনিলে। এইবাৰ আগবঢ়াইছোঁ কেশৱ মহন্তৰ ৰচনা আৰু প্ৰভাত শৰ্মাই সুৰেৰে সজোৱা আন এটি গীত খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এবাৰ আগবঢ়াইছো কেশৱ মহন্তৰ কথাৰে আৰু খগেন মহন্তৰ সুৰেৰে এটি গীতৰ কণ্ঠদান কৰিছে খগেন মহন্ত আৰু অৰ্চনা মহন্তই।

শ্ৰোতাসকলে মনোৰঞ্জনত শুনি আছে কেশৱ মহন্ত ৰচনা কৰা গীত অৰ্চনা মহন্ত আৰু খগেন মহন্তৰ কণ্ঠত। এইবাৰ আগবঢ়াইছো তেনে এটি গীতৰ সুৰ ৰুদ্ৰ বৰুৱাৰ।

প্ৰিয় শ্ৰোতা, আজিৰ মনোৰঞ্জনৰ শেষত শুনাবলৈ লৈছো অৰ্চনা মহন্ত আৰু খগেন মহন্তৰ কণ্ঠৰ গীত। গীতৰ কথা কেশৱ মহন্তৰ, গীতৰ সুৰ খগেন মহন্তৰ।

হৈছিল খগেন মহন্ত আৰু অৰ্চনা মহন্তই কণ্ঠদান কৰা কেইটামান সুমধুৰ গীতেৰে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰিট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কয়েল ৱাইণ্ডাৰ মেকানিক, ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

35 কিলোহার্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহার্জত আকাশবাণী গুৱাহাটীৰ প্ৰাজ্যোতিষ প্ৰযোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মৃমান্তিকা দাসে পৰিৱেশন কৰা লোকগীতৰ অনুষ্ঠান।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা।
1: ইয়ম আকাশবাণী সম্প্ৰতি বাৰ্তা।

1035 কিলোহার্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহার্টজত। প্ৰিয় শ্ৰোতা, যুৱবাণীত এতিয়া আগবঢ়াইছো ৰিয়া হুছেইন আৰু সংগীত বৃন্দই পৰিৱেশন কৰা জিকিৰৰ অনুষ্ঠান।

0: অগ্নি যুগৰ গান,
1: অগ্নি যুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

কাশ্মীর ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ নৰেন্দ্ৰ মোদীৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ

0: তৰ্জন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যম এক্সৰ যোগে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰয় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। নৰেন্দ্ৰ মোদীৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাম্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73সংখ্যক পূৰ্ণাংগ অধিৱেশনত অধ্যক্ষতা কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ দনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। আজিৰ বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে বুলি উত্তৰ পূব পৰিষদে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। অসমৰ শিক্ষাখণ্ডৰ অগ্ৰগতি, প্ৰত্যাহ্বান আৰু নতুন শিক্ষানীতি 2020 শীৰ্ষক সাপ্তাহিক আলোচনাত আজি ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এই আলোচনাত ৰাজ্যৰ শিক্ষাখণ্ডৰ সাম্প্ৰতিক পৰিস্থিতি, নতুন শিক্ষানীতিৰ সফল ৰূপায়ণ আৰু ভৱিষ্যৎ কৰণীয় বিষয়সমূহৰ ক্ষেত্ৰত পূৰ্বৰ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে মতামত আগবঢ়ায়। তেওঁ কয় যে নতুন শিক্ষানীতি 2020 ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক গুণগত, অন্তৰ্ভুক্তিমূলক আৰু যুগোপযোগী কৰি তোলাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যৰ শিক্ষাখণ্ডই ইতিমধ্যে এই নীতি সফলভাৱে ৰূপায়ণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে ইতিবাচক ফলাফল কঢ়িয়াই আনিছে। ডাঃ পেগুৱে লগতে এই আলোচনাত শিক্ষা ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ লগতে শিক্ষাৰ গুণগত মান, উন্নয়ন, দক্ষতা বিকাশ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু শিক্ষাৰ্থীৰ ভৱিষ্যৎ উজ্জ্বল কৰি তোলা দিশসমূহ সন্দৰ্ভতো আলোকপাত কৰে। 2027 লোকপিয়ল সন্দৰ্ভত নলবাৰী সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি লোকপিয়লৰ শুভংকৰ বিকাশ আৰু প্ৰগতি উন্মোচন কৰা হয়। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এই শুভংকৰ উন্মোচন কৰে। ইফালে পৰহিৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলা পৰ্যায়ত লোকপিয়লৰ দায়িত্বপ্ৰাপ্ত বিষয়া, ৰাজহ চক্ৰ বিষয়া, নলবাৰী আৰু টিহু পৌৰসভাৰ কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া তথা ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে এই প্ৰশিক্ষণ দিয়া হয়। লোকপিয়ল সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ডঃ নিজৰা শৰ্মা আৰু প্ৰধান প্ৰশিক্ষক অৰ্পণ দেৱনাথে বিষয়াসকলক এই প্ৰশিক্ষণ দিয়ে। জিলাখনত লোকপিয়লৰ সকলো কাম সুকলমে আৰু নিৰ্ভুলভাৱে সম্পন্ন কৰিবলৈ নলবাৰী জিলা প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
1: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইকো ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতা সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এই অভিনৱ কাৰ্যসূচীৰ বিষয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
2: অহাকালিলৈ যিটো বিশ্ব পৰিৱেশ দিৱস আছে তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছোঁ আৰু তাৰ ভিতৰত আজি এই অনুষ্ঠানটি আমি এখনি বাতৰ নাটৰ জৰিয়তে ইয়াত ৰাইজক আহ্বান জনাইছিলোঁ যাতে কেনেধৰণে আমাৰ পৰিৱেশ সুস্থ সবল কৰি ৰাখিব পাৰে। বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সহযোগত আমি আজি এই অনুষ্ঠানটি ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা সুন্দৰৰূপে সফলভাৱে ইয়াত সমাপন হোৱাত সকলোৰে সহযোগিতা আমি আশা কৰিছিলোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ পৰিৱেশ আমি নিজেই দূষিত হোৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমাৰ যিবোৰ আইন কানুন আছে সেই আইন কানুনৰ ওপৰত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি নিজকে সমাজখন সুস্থ পৰিৱেশ গঢ়ি তোলাত নিয়োজিত কৰিব লাগে।
1: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰস কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150+ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত কালিৰে পৰা গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। পাঁচদিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। এই সন্দৰ্ভত ফুলেশ্বৰ গাঁও পঞ্চায়তৰ সচিবে এইদৰে কয়।
3: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি বৃক্ষৰোপণ কাম সম্পূৰ্ণ কৰিলোঁ। আমাৰ প্ৰেচিডেণ্টৰ লগতে আমাৰ মেম্বাৰবিলাকো আছিল, ছেল্ফ হেল্প গ্ৰুপৰ কেইজনমানো আমাৰ লগতে আছিল। আমি একেলগে মিলি এইটো গছ ৰোপণ কৰিলোঁ। তো আমাৰ অহাকালি আৰু আমাৰ গাঁওসভা আছে ৱেষ্ট জেনেৰেটৰ হিচাপে আমাৰ আৱৰ্জনা ইত্যাদি লৈ আমাৰ আলোচনা হ'ব। এই মিটিংখনত আমি অহাকালি আহ্বান কৰিছোঁ। এইটো আমাৰ কাৰ্যসূচী আমাৰ যিটো ভাৰতৰ যিটো পৰিৱেশ, দূষিত পৰিৱেশ সেইটো দূৰ কৰাৰ কাৰণে আমাৰ বৃক্ষৰোপণ কৰিব লগা হৈছে। আমি আমাৰ জিপিএ অফিচতো কৰিলোঁ আৰু আমাৰ এটা অমৃত সৰোবৰ আছে ইয়াতেও কৰিলোঁ। আমাৰ প্ৰগ্ৰামটো 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে।
1: বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ, সেউজীয়া পৰিৱেশ গঢ় দিয়া আৰু সমাজত গছপুলি ৰোপণৰ প্ৰতি আগ্ৰহ সৃষ্টিৰ লক্ষ্যৰে বঙাইগাঁও সামাজিক বনানীকৰণৰ উদ্যোগত মাতৃৰ বাবে এটা গছপুলি শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচী আজি শুভাৰম্ভ কৰা হয়। বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ বীৰবিৰাত অনুষ্ঠিত এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ জিলাখনৰ জিঞ্জিৰাম নদীক পৰিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বচ্ছ জিঞ্জিৰাম, সেউজ জিঞ্জিৰাম এই কাৰ্যসূচীৰ জৰিয়তে নগৰখনৰ প্ৰাচীন নৈখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ পৰিকল্পনা লোৱা হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমু আৰু পশ্চিম গোৱালপাৰা জিলাৰ বিধায়ক পবিত্ৰ ৰাভাৰ উপস্থিতিত আজি সজাগতা সভা, গছপুলি ৰোপণ আৰু চাফাই অভিযানৰ জৰিয়তে স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পশ্চিম গোৱালপাৰা সমজিলাৰ আয়ুক্ত নৱজিৎ পাঠক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ গোৱালপাৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰকাশ হালৈৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ ঐতিহাসিক জলাশয় উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিলখনৰ কাষৰীয়া গাঁওসমূহক সামৰি উৰ্পদ বিল ফুটবল

0: প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ৰাজ্যৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিযোগিতাত আজি দুখনকৈ ছেমি ফাইনেল অনুষ্ঠিত হয়। কাইলৈ প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। এই ফাইনেল খেলত জিলা আয়ুক্ত প্ৰদীপ টিমু, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, বিধায়ক টংকেশ্বৰ ৰাভা, পবিত্ৰ ৰাভা, বন সংমণ্ডল প্ৰাধিকাৰী তেজাছ মৰিস্বামীৰ লগতে আন কেইবাগৰাকীও লোক অতিথি হিচাপে উপস্থিত থাকিব।
1: প্ৰধানমন্ত্ৰী সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহক ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যগড় আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰশক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক্ট আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আজি ধনশ্ৰী ঘাটৰ পৰা প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত মাজবাটৰ পৰা বৰজিয়াৰ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰূপাজুলিৰ এজন সৰবৰাহকাৰীক আটক কৰে। ইপিনে কাছাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই 8,010টা বটল কডেইন কফ চিৰাপ আৰু প্ৰায় 150 পেকেট টেবলেট জব্দ কৰে। ঘটনা সংক্ৰান্তত গিয়াছুদ্দিন লস্কৰ নামৰ এজন ট্ৰাক চালকক আটক কৰা হৈছে। কালাইন থানাৰ দিগৰখাল অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা 14টা চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় 170 গ্ৰাম হেৰইনসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে শিলচৰৰ ফাটক বজাৰ, ৰেলৱে ষ্টেচন আৰু সোণাই বজাৰতো অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। দেশজুৰি চলি থকা যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাত তিৱা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত নিক্ষয় মিত্ৰ পদক্ষেপৰ অধীনত 75 গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। যক্ষ্মা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ঔষধৰ সমানে উন্নত পুষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি ৰোগীসকলে যাতে সঠিক পুষ্টি লাভেৰে সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰ বাবে এনে পদক্ষেপ লোৱা হয়। চিৰাং জিলাৰ গৰুভাষা টিবিতোলা নিবাসী সমাজসেৱক তথা বিথৰাই ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষক সোম মাৰ্ডিৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 50 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12 গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰী সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: নমস্কাৰ, आकाशवाणी समाचार के साथ मैं करिश्मा राय। प्रधानमंत्री नरेंद्र मोदी ने आज नई दिल्ली में वेनेजुएला की कार्यवाहक राष्ट्रपति डेल्सी रोड्रिगेज से मुलाकात की। दोनों नेताओं ने भारत और वेनेजुएला के बीच संबंधों पर चर्चा की तथा ऊर्जा, व्यापार, निवेश, स्वास्थ्य सेवा और ऑटोमोबाइल जैसे क्षेत्रों में सहयोग बढ़ाने के लिए नए अवसरों पर विचार किया। विदेश मंत्रालय में पूर्वी क्षेत्र के सचिव रुद्रेंद्र टंडन ने कहा कि वेनेजुएला के पास दुनिया के सबसे बड़े तेल भंडार हैं। उन्होंने बताया कि आज की बातचीत का मुख्य विषय ऊर्जा क्षेत्र में साझेदारी को मजबूत करना था।
3: The discussions also
4: आर्थिक सहयोग को सिर्फ ऊर्जा क्षेत्र तक सीमित न रखकर खनन, पशुपालन, परिवहन, कृषि उपकरण, ऑटोमोबाइल और दवा उद्योग जैसे क्षेत्रों तक विस्तारित करने पर चर्चा हुई। चर्चा का उद्देश्य ऐसे अवसर और तरीके तलाशना है जिनसे भारतीय कंपनियां वेनेजुएला के बाजार में सफलतापूर्वक अपना कारोबार बढ़ा सकें।
3: Can enter the Venezuelan market successfully?
2: श्री टंडन ने कहा कि दोनों नेताओं ने अंतर्राष्ट्रीय और क्षेत्रीय मुद्दों पर भी अपने विचार साझा किए। उन्होंने भारत वेनेजुएला संबंधों को और मजबूत बनाने तथा विकासशील देशों के हितों को आगे बढ़ाने की अपनी प्रतिबद्धता दोहराई। सुश्री रोड्रिगेज ने कल 5 दिन की भारत यात्रा पर नई दिल्ली पहुंची। उनके साथ विदेश मामलों, अर्थव्यवस्था और वित्त, विज्ञान और प्रौद्योगिकी तथा परिवहन मंत्रियों का प्रतिनिधिमंडल भी आया है। गृहमंत्री अमित शाह ने कहा कि मोदी सरकार ने पूर्वोत्तर में हिंसा के युग का अंत किया और इस क्षेत्र को विवादों के केंद्र से अवसरों के केंद्र में बदल दिया। पूर्वोत्तर परिषद के 73वें पूर्ण सत्र में भाग लेने के बाद एक सोशल मीडिया पोस्ट में गृहमंत्री ने कहा कि पूर्वोत्तर परिषद इस क्षेत्र के विकास के लिए रणनीतिक योजना बनाने का कार्य कर रही है, साथ ही वह लोगों की आकांक्षाओं को पूरा करने के साथ साथ स्थानीय संस्कृति को भी बढ़ावा दे रही है। रक्षा मंत्री राजनाथ सिंह ने आज नई दिल्ली में परिचालन दक्षता बढ़ाने के लिए फील्ड कमांडरों के वित्तीय अधिकार को दोगुना करने को मंजूरी दी। रक्षा मंत्रालय ने कहा कि इन उपायों से 1,25,000 करोड़ रुपए से अधिक की खरीद में सुविधा होगी। मंत्रालय ने कहा कि वित्तीय शक्तियों में वृद्धि 100% तक की गई है और कुछ मामलों में यह दोगुने से भी अधिक है। केंद्रीय पेट्रोलियम और प्राकृतिक गैस मंत्री हरदीप सिंह पुरी और केंद्रीय सड़क परिवहन तथा राजमार्ग मंत्री नितिन गडकरी ने आज नई दिल्ली में भारत की पहली फ्लेक्स फ्यूल यात्री कार का लोकार्पण किया। इसका निर्माण मारुति सुजुकी ने किया है। इस अवसर पर श्री पुरी ने कहा कि यात्री वाहनों में फ्लेक्स फ्यूल तकनीक की शुरूआत केवल एक नए वाहन की शुरूआत नहीं है, बल्कि भारत की ऊर्जा परिवर्तन यात्रा का एक नया अध्याय है। श्री नितिन गडकरी ने कहा कि फ्लेक्स फ्यूल वाहनों से प्रदूषण कम करने, कच्चे तेल के आयात पर निर्भरता घटाने और विदेशी मुद्रा की बचत करने में मदद मिलेगी। इससे देश को लगभग 1.5 लाख करोड़ रुपए की विदेशी मुद्रा की बचत हो सकती है। नवीन और नवीकरणीय ऊर्जा मंत्री प्रहलाद जोशी ने कहा कि भारत ने नवीकरणीय ऊर्जा के क्षेत्र में असाधारण प्रगति की है और गैर जीवाश्म ईंधन उत्पादन क्षमता के मामले में विश्व के शीर्ष उत्पादकों में से एक बनकर उभरा है। प्रधानमंत्री सूर्यघर मुफ्त बिजली योजना के 2 वर्ष पूरे होने के अवसर पर नई दिल्ली में एक कार्यक्रम में उन्होंने कहा कि इस योजना की सफलता का मुख्य कारण यह है कि देश के नागरिकों ने यह समझ लिया है कि वे अपनी छतों पर बिजली खुद पैदा कर सकते हैं। गुजरात के अहमदाबाद में आज विश्व योगासन खेल चैंपियनशिप के पहले संस्करण का शुभारंभ हुआ, जो वैश्विक खेलों में एक ऐतिहासिक मील का पत्थर है। प्रधानमंत्री नरेंद्र मोदी इस भव्य आयोजन में वर्चुअल रूप से शामिल होकर अपनी शुभकामनाएं दी हैं। इस अवसर पर उन्होंने कहा कि योगासन का खेलों में बड़ा योगदान है। उन्होंने कहा कि यह प्रतियोगिता योग को खेल की दुनिया में नई पहचान दिलाने का काम करेगी। श्री मोदी ने कहा कि प्रतियोगिता में भाग लेने वाले सभी खिलाड़ी चैंपियन हैं। इसके साथ ही यह समाचार बुलेटिन समाप्त हुआ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱবাণীযোগে প্ৰচাৰিত বিশেষ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ হেল্ল' যুৱবাণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা। গীতাৰ সংগত কৰিব শশাংকদীপ গগৈয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: নমস্কাৰ, সময় দিয়া 7:45 আৰম্ভ কৰিছো আপোনালোকৰ প্ৰত্যাশিত ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰিয় শ্ৰোতা, আমাৰ এই বিশেষ অনুষ্ঠানটো আপুনি ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ শুনাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটীযোগে লাইভ সম্প্ৰচাৰ আপুনি চাব পাৰিব। যিসকল শ্ৰোতাই ফেচবুক যোগে আমাক চাই আছে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিব পাৰিব, সেই মন্তব্যসমূহ আমি অনুষ্ঠানৰ জৰিয়তে পৰিৱেশনৰ চেষ্টা কৰিম। যিসকল শ্ৰোতাই আমাক ৰেডিঅ' যোগে শুনি আছে তেওঁলোকে আমাৰ অতিথি কেইগৰাকীৰ সৈতে পোনপটীয়াকৈ আজি কথা পাতিব পাৰিব। তাৰ বাবে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে আমি মুকলি কৰি দিছো। মই এই আবাহতে ফোন নম্বৰ দুটা আপোনালোকক জনাই থব বিচাৰিছো, 03612661876 আনটো নম্বৰ হৈছে 9435405222। এই নম্বৰ দুটাৰ জৰিয়তে আমাৰ অতিথি দুগৰাকীৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব।

0: আজি ডিউটি ৰুমৰ দায়িত্বত আছে জৰি দেৱী, পুলকিতা বৰুৱা, সমান্তৰালভাৱে নিয়ন্ত্ৰণ কক্ষত আমাক সহায় কৰিছে নিখিল শৰ্মা, শেখ আব্দুল্লাহ আহমেদ, আনোৱাৰ আলী, অমলেশ কলিতা। ফেচবুক লাইভত আমাক সহায় কৰিছে ৰুছেন গগৈ। আপোনালোকৰ ফোনসমূহ আমাৰ সৈতে সংযুক্ত কৰাই দিয়াত যুৱবাহিনীৰ সতীৰ্থসকলে আমাক সহায় কৰিছে। সকলোকে আন্তৰিক ধন্যবাদ জনাইছো, আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, আমি অকণমান অনুষ্ঠানৰ আভ্যন্তৰলৈ এমুহূৰ্তত আপোনালোকক লৈ আহিব বিচাৰিছো। ইতিমধ্যে ঘোষকে আপোনালোকক সেই সন্দৰ্ভত জনাইছে, তাৰ বাবে জনাইছো অনুষ্ঠানটিৰ প্ৰযোজন ইন্দ্ৰজিৎ দাসৰ আৰু মই ভাস্কৰ শইকীয়া। প্ৰচণ্ড গৰম পৰিছে, প্ৰচণ্ড গৰমে দহিছে এতিয়া সমগ্ৰ ৰাজ্যবাসী। তাৰ মাজতে আজি ষ্টুডিঅ'লৈ এচমকা সুৰীয়া ডাৱৰ আৰু অলপ সুৰীয়া কুঁৱলী আমি লৈ আহিছো। নিশ্চয়কৈ আপুনি অনুধাৱন কৰিব পাৰিছে আজি আমাৰ সৈতে কোন উপস্থিত আছিল। মই পোনে পোনে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো, দুগৰাকীকৈ সুকণ্ঠ কণ্ঠশিল্পী আমাৰ সৈতে মূলত উপস্থিত আছে। মই চিনাকি কৰাই দিছো, মোৰ কাষত কুঁৱলী হাজৰিকা আৰু মোৰ কাষত উপস্থিত আছে ডাৱৰ হাজৰিকা।
1: নমস্কাৰ,
0: আদৰণি আদৰণি জনাইছো দুয়োকে অনুষ্ঠানৰ মাজলৈ। এতিয়া অনুষ্ঠানৰ আমি আভ্যন্তৰলৈ যাম, আমি কথা পাতি যাম। মই তাৰ পূৰ্বে যিসকল শ্ৰোতাই আমাক শুনি আছে, যিসকল দৰ্শকে আমাক চাই আছে, তেওঁলোকৰ জ্ঞাতাৰ্থে দুটামান কথা মই মুহূৰ্তত কৰিব বিচাৰিছো। প্ৰিয় শ্ৰোতা, এটা পৰিয়াল, যিটো পৰিয়ালে আজিৰ পৰা কেইবাটাও দশক ধৰি অসমৰ সাংস্কৃতিক জগতত তেওঁলোকৰ যি আধিপত্য, সেই আধিপত্য তেওঁলোকে বিস্তাৰ কৰি আহিছে। কেৱল অসমৰ সংস্কৃতিয়ে নহয়, অসমৰ সংস্কৃতিক সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰাৰ উপৰিও সমগ্ৰ বিশ্বত প্ৰতিষ্ঠা কৰাৰ যি অহোপুৰুষাৰ্থ, এই পৰিয়ালটোৰ পৰাই অহৰহ অবিৰতভাৱে নিৰন্তৰ গতিত চলি আহিছে। আপোনালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিছে মই কাৰ কথা ক'ব বিচাৰিছো। ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সেই ঐতিহাসিক পৰিয়ালটোৰ কথা ক'ব বিচাৰিছো। সেই ঐতিহাসিক পৰিয়ালটোৰ দুগৰাকীকৈ উত্তৰসূৰীক আজি আমি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছো। কেৱল সেই পৰিয়ালটোৰেই তেওঁলোকৰ চিনাকি নহয়, তেওঁলোকৰ পৃথকে পৃথকে নিজৰ নিজৰ চিনাকি আছে, সমাজত নিজৰ নিজৰ একো একোটা দখল আছে। সেই যিডাল শিপা, সেই শিপাডাল খামুচি তেওঁলোকে শিপাৰ সৈতে আগুৱাই গৈছে আৰু আজি সেই কথাখিনি আজি অনুষ্ঠানটোৰ সৈতে পতাৰ চেষ্টা কৰিম। মই ইতিমধ্যে আপোনালোকক অতিথি দুগৰাকীৰ সৈতে চিনাকি কৰাই দিছো। মই যিহেতু আপোনালোকক উল্লেখ কৰিবই, ডাৱৰ হাজৰিকা, কুঁৱলী হাজৰিকা আমাৰ সৈতে উপস্থিত আছে। তেওঁলোক হৈছে আপোনালোক সকলোৱে যিখন যিটো কণ্ঠ আপোনালোকে অহৰহ শুনি থাকে, যিটো কণ্ঠ আপোনালোকৰ সৈতে চিনাকি, সেই কণ্ঠটোৰ সুযোগ্য সন্তান। হয়, নিশ্চয়কৈ মই সমৰ হাজৰিকাৰ কথা ক'ব বিচাৰিছো। সমৰ হাজৰিকাৰ দুয়োগৰাকী সুযোগ্য সন্তান, আমি তেওঁলোকৰ সৈতে আজি বহু কথা পাতিম অনুষ্ঠানটোৰ মাজত। মই অনুষ্ঠানৰ পূৰ্বে উল্লেখ কৰিছো যে কেৱল সেই পৰিয়ালটো আপোনালোকৰ চিনাকি নহয়, পৃথকে পৃথকে আপোনালোকৰ নিজস্ব একো একোটা চিনাকি আছে। আজি সেই পৰিয়ালটোৰ কথাও আমি পাতিম, আপোনালোকৰ পৰিয়ালটোৰ কথা ৰাইজে জানিব বিচাৰে, আপোনালোকৰ সেই সান্নিধ্যবোৰৰ কথা মানুহে জানিব বিচাৰে, ঘৰখনত হোৱা আড্ডাবোৰৰ কথা মানুহে জানিব বিচাৰে। কিন্তু প্ৰথমেই দুয়োকে সুধিছো কেনে আছে। এতিয়া কথাটো হ'ল যে আকাশবাণী গুৱাহাটী, আকাশবাণী গুৱাহাটীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আজি নহয়, আকাশবাণীৰ গুৱাহাটীৰ সৈতে আপোনালোকৰ সম্পৰ্ক দশক দশক ধৰি চলি আহিছে আৰু আকাশবাণী গুৱাহাটীৰ সৈতে আপোনালোকৰ সম্পৰ্ক সম্ভৱতঃ জন্মস্বত্ব। আপোনালোকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছে মানে আকাশবাণীলৈ আহিবই লাগিব, বিশেষকৈ আকাশবাণী গুৱাহাটীলৈ আহিব লাগিব। মই কৈ ভাল পাম, মই জনাই ভাল পাম শ্ৰোতাসকলে যিসকলে আমাক শুনি আছে, আপোনালোকৰ পিতৃৰ আকাশবাণীৰ সৈতে কি সম্পৰ্ক সেয়া ৰাজ্যবাসীয়ে জানে, আপোনালোকৰ মাতৃৰ আকাশবাণীৰ সৈতে যে এটা নিবিড় সম্পৰ্ক আছে সেই কথা খুব কম মানুহে জানে। সেইবাবে মই ক'ব বিচাৰিছো তেখেতসকলৰ মাতৃ শোভা হাজৰিকা, শোভা হাজৰিকাই প্ৰায় 44 বছৰ ধৰি আকাশবাণী গুৱাহাটীৰ যি নেপালী শাখা, সেই নেপালী শাখাৰ সৈতে এগৰাকী ঘোষিকা হিচাপে তেওঁ জড়িত হৈ আছিল। গতিকে মই পুনৰাই আপোনালোকক সুধিছো যে আকাশবাণী গুৱাহাটী এই শব্দটো কোৱাৰ পাছত আপোনালোকৰ মনলৈ অহা প্ৰথম অনুভূতি কেনেকুৱা? মই দাদাৰ পৰা আৰম্ভ কৰিছো, তাৰপিছত আপোনাৰ কাষত।
1: আপুনি যোনটো প্ৰথমে মই আজি আকাশবাণী আমাৰ গুৱাহাটী ইয়াৰ পৰা যুৱবাণী আজি আমাৰ যোনটো প্ৰগ্ৰেম ইয়াতে নিমন্ত্ৰিত কৰাৰ বাবে মই আপোনাক আৰু ইন্দ্ৰজিৎ দাক মই ধন্যবাদ দিলোঁ। তাৰে সুযোগ লৈ পেলাই মই আজি ইয়াৰ পৰা দেউতা সমৰ হাজৰিকা, তাৰপিছত মোৰ বৰদেউতা ৰাণা বৰদেউতা, ভূপেন বৰদেউতা আৰু আটাই বাকী পৰিয়ালবৰ্গলৈ মই সেৱা আগবঢ়াইছোঁ। কাৰণ মই প্রত্যেকজনের অকল দেউতার নয় প্রত্যেকজনের নাম লোক লাগবে, কারণ আপনি যেহেতু কলে যে আমি জন্মসূত্র হিসাবতে আমি এই রেডিও সেন্টার ভরি দিয়ে আছো, সেটা ভুল নয়। আর বহুত কথা মনে পড়ে আজিও, যেটা এটা আমি দুটাই সন্ধ্যা যেটা গাড়ি চলাই আছো, যা তিন চারি বছর আগলকে মাক মানে নমাব আহ নিব আহ কেতে সেইখানে একটা চলি আসলে অহা যা, তারপর অকমান হয়তো কমিল কিনা কবি কথা আহ প্রোগ্রামবিল লাস্ট মানে যদি কেতিয়া আহিছিল বলে কম অল্প আবেগিকও হয়েছো এই আমার আপটি উঠি আহতে, তারপর দেউতা ঢুকার পিছত দেউতার নিশ্চয় দেহ ইয়াতে আকাশবাণীত আমি হেঁত আছি বলে আনিছিল, সেইখিন সময় আর বিহুর দিন আসলে উড়ুকা প্রত্যেকজন কর্মচারী হয়তো নাছিলেও তথাপি যোনকজন আসলে এই যুক্ত ঘরের এই যুক্ত যাত্রা হল এই রেডিও সেন্টারত সেইটার পিছন মানে আজিয়ে কিন্তু ভরি দিছো আমার এই স্থানত, গতি অলপমান এটা কিবা একটা বেলেগ এটা হয়েছে। আর বাকি রেডিওর কথা দেউতাহতে গানের মাধ্যমত আহা যাওয়া করেছিল, মানে আহ স্কুল বন্ধ থাকলে মানে এইটা একটা মানে হ্যাঁ, কারণ মোট মামাও আসে, মামা ইঞ্জিনিয়ারিং সেকশনত আসে আর বিয়া আগরে মাহ বিয়া আগর প্রায় ঘোষিকা, গতি মানে বহুত মানুষ মানে আমি নাম না জানিলেও খুড়া দাদা এনেক কয়ে আমি এইখানে চোতালে আমার আর একটা এক্সটেন্ডেড চোতাল খুব নিচিনে আকাশবাণী তো এটা ঘুরি ফুর ক্যান্টিন সুমাই দিয়ে কোবা যে দেউতা রেকর্ডিং সুমাইছে কোনো নাই সাপোজ কার হাতত গুটাই থাকে যান এই ক্যান্টিন সুমাই থাকে দিয়ে তেনেকে বই থাকো আর দেউতা না হলে ক্যান্টিন কোনোবাই চাহ খোলে কোনোবাই গজা খোলে তেনেকে টাইমটা গুছি গেল, যে নহোক আর তলত ফিল্ডখন আছে ফিল্ডখন লড়া ছিলার খেলো এটা বেলেগ এটা আমার টাইম পাস। মার মার ক্ষেত্র আমি সদায় তিনটা পনেরোত রখি থাকো স্কুলের পর আপার পিছন মার মাতো শুনিম বলে রেডিও আর মাতো দূরদর্শনতো গৈছিলে কিন্তু পিছত টিভির এরবলগিয়া হল তাতে অসমিয়া আছে ইয়াতে যদিও নেপালী ঘোষিকা তাতে অসমিয়াত নিউজ পড়ছিল পিছত এরি পেলে মায়ে কিন্তু রেডিওটো কন্টিনিউ রাখিলে অল ইন্ডিয়া রেডিওত মার নিজের যাত্রাটো কন্টিনিউ রাখি এই চারি বছর আগতে মায়ে হ্যাঁ করলে আর অল্প ব্রেক ললে বিরতি ললে, যে নহোক সেইটো হল মূল একটা অনুভব আর আজি ভাল লাগিছে ইয়াতে আহিব পাই পেলে, বাকি আমি কথা পাতিলে আর হব আর
2: দাদাই কোৱাৰ দৰে মোৰ কিন্তু কবলৈ গলে আজি প্ৰথম অনুষ্ঠান যত মই এনেকৈ ষ্টুডিঅ'ত বহিছোঁ, কিন্তু মই ষ্টুডিঅ'ত মায়ে আগতে প্ৰগ্ৰেম কৰা মই দেখিছোঁ আৰু মায়ে যেতিয়া মই সৰু লৈ আহে আচলতে লগতে গতিকে নেপালী ছেকশ্যনত বহি থাকোঁ আঁকিবলৈ দিয়ে সেইবোৰ খুব মনত পৰে আৰু দেউতাই ড্রপ করব আহে যেতিয়া ময়ো কেতিয়াবা লগত আহি যাও সেইবোৰ মানে বৰকৈ ভাহি আছে আসলতে আৰু ভাবো যে এইটো কিমান আপুনি ইমান ধুনীয়াকে আমাৰ পৰিচয় দিছে আসলতে খুব ভাল লাগিছে, নিশ্চয় দেউতাহতে শুনিবলৈ পালে আৰু ভাল পালে হয় কিন্তু ডেফিনেটলি যোৰ প্ৰায় চাই আছে মই ভাবো যে তেওঁ সুখী আৰু আমি অত্যন্ত সুখী যে এই ষ্টুডিঅ'ত আহি এই যুৱবাণীৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছোঁ,
0: আসলে সেই কথাই কব লাগবে তেওঁলোক কায়িকভাবে আমার মাজৰ পৰা আঁতৰি গৈছে কিন্তু তেওঁলোকক আমি এনেকৈ জীয়াই ৰাখিব লাগিব আৰু আমাৰ সমাজখনে আমি এমুঠিমান মানুহে যদি জীয়াই নাৰাখো তেতিয়াহলে তেওঁলোকক কোনে জীয়াই ৰাখিব, আজি মই ভাবো তেওঁ আমাক শুনি আছে মই ভাবো তেওঁক আমি ইয়াত জীৱন্ত কৰি তুলিছো, গতিকে তেখেতৰ গীতৰ কথা পাতিম আমি তেখেতৰ জীৱনৰ বিষয়ে কিছু কথা পাতিম যিবোৰ কথা সততে মানুহে নাজানে এই কথাখিনি আজি শ্ৰোতাসকলক জনাবলৈ আমি চেষ্টা কৰিম অনুষ্ঠানৰ মাজেৰে, আশা কৰোঁ অনুষ্ঠানটো খুব ধুনীয়া হব। মই পুনৰবাৰ আপোনাৰ কাষলৈ আহিছো, গান সংগীত সুৰ তাল লয় এই এই শব্দবোৰৰ সৈতে আপোনালোকৰ তেজৰ সম্পৰ্ক, মই যদি সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি সমৰ হাজৰিকাত শেষ কৰোঁ মাজত আকৌ জয়ন্ত হাজৰিকা, এই এটা এটা কথা বাৰে বাৰে বহু সময়ত আলোচনা হয় এই কথাটো, বিশেষকৈ আমি যেতিয়া গানৰ কথাবিলাকক লৈ যেতিয়া বহোঁ তেতিয়া এই কথাখিনি বাৰে বাৰে আলোচনা হয়, যেতিয়া উপপথ চিনেমাখনৰ বাবে হেমন্ত দত্তই কাম কাজ আৰম্ভ কৰিছিল তেতিয়া সেই গীতখিনিৰ প্ৰায় পৰিকাঠামোটো জয়ন্ত হাজৰিকাই তৈয়াৰ কৰিছিলে, লালা লা গুণগুণাই কিবা কিবি তেওঁ শুনিছিল, কিন্তু তাৰপাছত সেই দুখভ ঘটনাটো ঘটিলে, তাৰপাছত মনীষা হাজৰিকাই কলে যে আপোনালোকৰ বৰমা মনীষা হাজৰিকাই কলে যে তেখেতর দরে একই মাত সমর হাজরিকা গতি গীতটি গীতখিনি গাব পাৰিব তারপর তেখেতে উপথর গীতখিনি গালে আর যথেষ্ট পরিমাণে আদরি গেলে এটিও সেই গীত সমূহ মানুষের মুখে মুখে চলি আছে দ্বিতীয়তে মই আৰু এটা কথা এখানে কব বিচার সৌসেদিনা জন্ম শতবর্ষ যে অনুষ্ঠান অনুষ্ঠিত হয়েছিল আপনার পিতৃয়ে প্রধানমন্ত্রীর সন্মুখত গীত গাইছিল সুধাকণ্ঠ এটি গীত পরিবেশন করেছিল যদি সেইখিনি সময়ত আমি চকু মুদি দিও তেতিয়া এনেকুৱা লাগিব যেন সুধাকণ্ঠই নিজেই সেই গীত সমূহ গাই আছে সময় হাজৰিকাৰ নিজাকে এটা কণ্ঠ আছেই কিন্তু কৰবাত তেখেতৰ কণ্ঠত আমি যন্ত্ৰ হাজৰিকাক বিচাৰি পাওঁ কেতিয়াবা কৰবাত তেখেতৰ কণ্ঠত আমি ভূপেন হাজৰিকাক বিচাৰি পাওঁ এই কথাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিছো আপোনালোকে কেনে পৰিয়ালৰ বা সন্তান হিচাপে আপোনালোকে কেনেকৈ লয়

0: অতি কম বয়সত ঢুকালে, হয়তো তেওঁ যদি জীয়াই থাকিলে হয় তেওঁৰ যোনটো সৃষ্টি ধাৰা এটা আজি হলে সময়তো আৰু আৰু কিবা এটা বেলেগ অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটো হয়তো আৰু ক'ৰবাত এটা বেলেগ এটা ধাৰালৈকে গৈ হয়, কাৰণ তেওঁ লিখিব সময়তো বহুত মডাৰ্ণ এটা ধাৰা আৰু আৰম্ভ কৰি দিছিলে ৰাণা বৰুৱাই। আৰু কম বয়স 32-33 বছৰ বয়সত যেতিয়া এজন ঢুকাই যায় মানুহ এজন, সেই ভইচৰ লগত চিমিলাৰিটি ভাইজনৰ ভইচত ওলাল, কাৰণ তেতিয়া কি হ'ল দেউতাই যদিও চিনেমাত মই গান গোৱা নাই, কিন্তু লাহে লাহে এই বন্ধু বৰ্গবিলাকে দেউতাক অলৰেডি প্ৰগ্ৰেম কিছুমানত গোৱা আৰম্ভ কৰি দিছিলে, কাৰণ কি হয় ভূপেন বৰুৱাই ৰাণা বৰুৱাই অলৰেডি তেতিয়ালৈকে ফুল ফ্লেজেড এষ্টাব্লিছড কমাৰ্চিয়েলি,
1: মানে ৰাণা বৰদেউতাই কিন্তু আগতে দেউতাক গুৱাম বুলি
0: আহিছিলো যে এই যেতিয়া ভূপেন বিহু প্ৰগ্ৰেমবিলাকত এতিয়া বৰদেউতাক যদি কোনোবাই বিচাৰে কোনোবা কমিটিয়ে বিচাৰিলে নাই, নেক্সট জয়ন্ত হাজৰিকা এটা নাই এভেইলেবল ডেটছত নিমিলে, তেতিয়া কাক পাব, কাৰণ বন্ধুবিলাকে দেউতাহঁতৰ বন্ধুবিলাকে লাহেকে কম ভাইটি তোৰ লাহে লাহে গা আৰু এনেকুৱা ভূপেন বৰুৱাই ক'লে তোৰ দুটা তিনিটা গা, দেউতাই টেপ ৰেকৰ্ডাৰত ভূপেন বৰুৱাৰ গান তোলাতকে ৰাণা বৰুৱাৰ গানহে কৈছিলে যে ৰাণা দা তই মোক কেইটামান ৰাণা ভাইটি কম ভাইটি ৰাণা ভাইটি তেনেকুৱা আৰু কথাবিলাক কৈছে মোক দেচোন যোনখিনি মই তহঁতৰ প্ৰগ্ৰেম নাপালে মোৰ তাত এটা দুটা আহেতো মই গাব পাৰিব আৰু তেনেকুৱা ঘৰুৱা কথা আৰু এইকেইটা এইকেইটা গান গাবি দে বুলি লাহে লাহে লাহে লাহে বৰুৱাৰ এটা গান ৰাণা বৰুৱাৰ এটা গান এইবিলাক দেউতাই লৈ লৈ অলপ অলপ ক'ৰবাত প্ৰগ্ৰেমবিলাকত গোৱা আৰম্ভ কৰি দিছিলে। তাৰপিছত চিনেমাৰ যেতিয়া কথা আহিলে ৰাণা বৰুৱাই দেউতাক কৈছিলে যে মই ভাল ভাল আকৌ মিউজিকৰ কাম পালে মই তোক গোৱাম, দেউতাৰ সেইবিলাক আৰু কৈ থৈ দিয়ে এনেকুৱা আৰু এগ্ৰিমেণ্টবিলাক উচিত নহয়তো আৰু তেতিয়া আৰু ঘৰৰ কথা, মুঠতে সেইটো তেনেকে থাকি গ'ল, জীয়াই থকাহেঁতেন হয়তো নিজেই চান্সটো পালে হয় কিন্তু নহয় বাৰু, কিন্তু যেতিয়া ঢুকোৱাৰ পিছত এতিয়া কোনে গাব, কাৰণ হিমন্ত বৰুৱাৰো এনেকুৱা হ'ল কি এতিয়া গানবিলাক ৰাণা বৰুৱাৰ ভইচত অনা হৈছিলে, আৰু ইফালে বাৰু বৰমাই এয়া পালে সংগীত পৰিচালক হিচাপত দায়িত্বটো গ্ৰহণ কৰিবলগীয়া, তেওঁ সেই সংক্ৰান্তত আহি পালে, এতিয়া কথাটো হ'ল কি গায়ক হিচাপত কাক আনো, সেইখিনি সময়ত কণ্টেম্পৰেৰী গায়ক যোনবিলাক আপুনি যদি চায় ইফালে ভুজু অংকুৰত আছিলে চবৰে চবৰে ভইচত চব ধৰণৰ গানবিলাক নিমিলে, সেই তেনেকুৱা কথাবিলাক হওঁতে তাৰপিছত আৰু ডিচিশ্যন লোৱা গ'ল যে দেউতাই গাব, আৰু সেই যি দেউতাৰ চিনেমাৰ ধাৰাটো আৰম্ভ হ'ল, তাৰপিছত আৰু দেউতাই বহু চিনেমাত বহু গান গালে আৰু এটা এটা হিট চব গানেই হিট, দেউতাৰ পিছত এৱাৰ্ডবিলাকো যেতিয়া পালে ইম্পা পালে এয়া পালে প্ৰত্যেকটো চিনেমা গানেই হিট, মেক্সিমাম আমাৰ বিজু অংকুলৰ আছিলে, বিজু ফুকনৰ ভইচত মেক্সিমাম আছিলে আৰু প্ৰাঞ্জল অংকুলৰটো আছিলে ফেচিয়েলত মেক্সিমাম, কিন্তু বিজু অংকুল মানে বিজু অংকুল আহিলে মানে আমিও সৰুতে টিভিটো অন কৰিলে নিউজত নিউজ চলিলেগেতো সৰুতে বুলি নহয় পিছলে আৰু প্ৰাইভেট চেনেলবিলাক যেতিয়া আৰম্ভ হ'ল নিউজত থাকে হেডলাইনবিলাক তলত গৈ থাকে বিজু অংকুল এখন কোনখন চিনেমা ওলাইছে নিউজটো আয়া কৰি, কাৰণ আহি যায় বিজু অংকুলৰ যদি ওলাইছে যদিও 99% চান্স আছে এইটো দেউতাৰে দেউতাৰে গান হ'ব, তেনেকুৱা এটা হৈছিলে আৰু আমাৰ ঘৰত
2: নিশ্চয়কৈ। আমি এনেকে কথা পাতি যাম, মই আপোনাৰ সৈতেও বহু কথা পাতিব লগা আছে, এটা যদি গীত শুনি শুনি তেতিয়াহ'লে অনুষ্ঠানটো আৰু ধুনীয়া হ'ব, কি শুনাব
0: মই এতিয়া কেনেকে কাৰ গীতেৰে এতিয়া আওৰাবলে ওলোটাকে যাওঁ ডাঙৰটোৰ পৰা আহোঁ, মই এটা কাম কৰোঁ মাজৰ জনৰ মই ৰাণা বৰদেউতাৰ মই দুই লাইন এটা আওৰাই দিওঁ দি তোলোঁ

0: মই এই কথাটো চাগে আপুনিও লক্ষ্য কৰিছে, যেতিয়া আমি ফেচবুকটো স্ক্ৰল কৰি থাকো, ৰিলছ বিলাক যেতিয়া চাই থাকো, এই গীতটিৰে বিভিন্ন জনে বিভিন্ন ধৰণৰ ভিডিঅ'ছবোৰ কৰে, আৰু কেতিয়াবা মই ব্যক্তিগতভাৱে যথেষ্ট গৌৰৱান্বিত হওঁ যে এই গীতসমূহৰ প্ৰাসংগিকতা এতিয়াও আছে, য'ত মানুহে হাতৰ মুঠিত পৃথিৱীখন লৈ ফুৰিছে, ত'ত গ্ৰামোফোনত ৰেকৰ্ড হোৱা এই গীতসমূহ মানুহে আদৰি লৈছে, এতিয়াও সেই গীতসমূহৰ যি প্ৰাসংগিকতা, সঁচাকৈ ক'ৰবাত জাতিটোক সমৃদ্ধিশালী কৰি থৈ যোৱাত আপোনালোকৰ পৰিয়ালটোৰ যিটো অৱদান, সেই অৱদান কেতিয়াও, যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ বৈ থাকিব, যেতিয়ালৈকে অসমলৈ বহাগ আহিব, তেতিয়ালৈকে জাতিটোৱে নুই কৰিব নোৱাৰে আপোনালোকৰ পৰিয়ালটোৰ অৱদান। মই আপোনাৰ কাষলৈ মুহূৰ্তত আহিব বিচাৰিছোঁ। আচলতে ঘৰখনৰ পৰিৱেশটো আৰু ঘৰখনৰ পৰা ওলাই অহাৰ পৰিৱেশটো অকণমান বেলেগ। যিখিনি সময়ত আপুনি ঘৰখনত নিজৰ পিতৃক পাইছিলে, মই আপোনাৰ পৰা জানিব বিচাৰিছো যে সমৰ হাজৰিকা নামৰ এই যিটো সত্তা, সেই সত্তাটো আপুনি কেনেকৈ চাই বা আপুনি কেনেকৈ বিশ্লেষণ কৰিব?
1: মই ক'ম যে মানুহে যিদৰে দেউতাক চায় যে অকল কণ্ঠশিল্পী বা ভূপেন বৰদেউতাৰ কনিষ্ঠ ভাতৃ, তাৰ বাহিৰেও দেউতাৰ নিজস্ব গুণ ইমান আছে, মানে ইমান মানৱ হিচাপে দেউতাৰ ইমান গুণ আছে। মই সেই কথাষাৰে মানুহক ক'বলৈ বিচাৰোঁ। বহুত মানুহে গমেই নাপায়, এচাম মানুহে ভাবে দেউতাক খঙাল, এচাম মানুহে ভাবে দেউতাক খুব খুৰুতীয়া কথা কয়, কিন্তু মই ক'ম যে এজ এ কমপ্লিট মেন, একদম পাৰফেক্ট, মানে দেউতা হিচাপে আমাৰ যিমান দায়িত্ব পালন কৰিছে ক'তো কেতিয়াও এৰি দিয়া নাই, একো বাদ পৰা নাই, আৰু তেনেকৈ মাক ছাপৰ্ট কৰাত কোনো দুজনে দুজনক সমানে ছাপৰ্ট কৰি গৈছে। গতিকে মই ভাবোঁ আৰু কিমান কোৱালিটিজ, যেনেকৈ আনৰ সহায় কৰাত, মানে দেউতাৰ যোনখিনি ক্লজ বন্ধুবৰ্গ, তেওঁলোকে ক'ব যে তেওঁলোকৰ জীৱনত সৰু সৰু মুহূৰ্তত দেউতাৰ কিমান কণ্ট্ৰিবিউশ্যনছ আছে, আৰু সেই ফ্ৰেণ্ডশ্বিপবোৰ এতিয়ালৈকে ইনটেক্ট, মানে আজিৰ নিচিনা নহয়, মানে খন্তেকীয়া নহয়, আৰু ডিচিপ্লিন দেউতাৰ সাংঘাতিক, দেউতাৰ স্কিলছ সাংঘাতিক, হাতৰ কাম সাংঘাতিক, মানে মই কওঁ নহয় একদম কমপ্লিট পাৰ্চনেলিটি এটা। গতিকে সেই মানুহজনক মই মিছ কৰোঁ, আৰু সেই দেউতাৰ কোৱালিটিজখিনি আমাক
0: মই এইখিনিতে আপোনাৰ কথাখিনিৰ লগত এটা কথা সংলগ্ন কৰি থ'ব বিচাৰিছোঁ, হয়তো চাগে মোৰ ভুল নহ'ব কথাটো, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যিবোৰ ৰেয়াৰ ফটো, তাৰ বেছিভাগেই ক্লিক কৰিছিল সমৰ হাজৰিকাই, কথাখিনি যদি মোৰ ভুল হোৱা নাই।
2: কিছুমান সংক্ৰান্ত, চব হয়তো নহ'ব, দেউতাৰ কাৰণে এয়া হৈছিলে যেতিয়া বৰদেউতাই চিনেমা কাম চলে তেতিয়া দেউতাই, দেউতাই অলপ জীৱনটো কষ্টৰ হৈছিলে, কাৰণ কাৰণ এটা হ'ল বয়সজনৰ শেষ, গতিকে 9 নম্বৰ আছিলে ৰাণা বৰদেউতা, আৰু তেতিয়ালৈকে আমাৰ ভূপেন বৰদেউতা, বৰদেউতাৰ পিছৰ অমৰ হাজৰিকা, অমৰ হাজৰিকাই প্ৰথম বড়ো চিনেমা বনোৱা, তেওঁ প্ৰথম প্ৰডিউচাৰ কাম ডাইৰেক্টৰ, তাৰপিছত বাপুকণ বৰদেউতা আহিলে, তেওঁ লণ্ডনৰ লগতে ঢুকালে, সুদক্ষিণা শৰ্মা আহিলে, এটা বেলেগ এটা ধাৰা হৈ গ'ল, সুদক্ষিণা শৰ্মাই বেংগলী মিউজিকৰ লগত ৰবীন্দ্ৰসংগীত লৈ পেলাই সেইটো বেলেগ হৈ গ'ল, যদিও বৰ্তাৰ লগত বহুত গান গাইছে, সেইটো হ'ল। দেউতা লাষ্টত থাকিল, দেউতাৰ পঢ়া শুনাত তাৰমানে পঢ়া শুনাত তাৰমানে দেউতা কলিকতাত পঢ়িব গৈছিলে অটোমবাইল ইঞ্জিনিয়াৰিং, সেইবিলাক নহ'ল, নহওঁতে ঘূৰি আহি পেলাই দেউতাই টেক্সি এখন মানে টেক্সি চলালে, আৰু টেক্সি ভাড়া মাৰে আৰু আমাৰ ষ্টেণ্ডৰ পৰা, আমাৰ নাককটা পুখুৰীৰ পৰা, এতিয়া যেতিয়া ভাড়া মাৰিলে ভাড়া মাৰে

0: ইফালে কি হয় যেতিয়া বৰদেউতাৰ চিনেমাৰ কাম চলে বা বৰদেউতা যেতিয়াই গুৱাহাটীত থাকে বৰদেউতাই দেউতাকে বিচাৰে, কাৰণ বেলেগৰ গাড়ী নলয় আৰু এতিয়া আৰু আৰু তেতিয়া জাৰ্ণি বহুত হয়। দেউতাই দেউতা থাকিলে মানে বডিগাৰ্ডে বডিগাৰ্ডো হ'ল ভায়েকো হ'ল প্লাছ বিশ্বাস, মানে দেউতাৰ হাতখন গাড়ী চলোৱাটো ইমান দেউতাই মানে এটা এটা মানে দেউতাই মেকানিকো থকাব নোৱাৰে এনেকুৱা আছিলে মানুহটো। তো গতিকে দেউতা যে ভূপেন বৰদলৈৰ লগত এটা সময়ত আকৌ সেই যে চাহ নিচিনা থাকিলে নেফাৰ সময়ত, যেতিয়া নেফা আমাৰ অৰুণাচল সেইখিনি সময়তো পুৰা একদম দেউতাই লৈ গৈছে তাতে গানৰ সৃষ্টি কৰিব, দেউতাই চাহ নিচিনা আছে। গতিকে দেউতা এনে এজ এ ফটোগ্ৰাফাৰ কেমেৰা কেৰি কৰা মানুহ নাছিল, কিন্তু সেই ক'ৰবাত স্কোপ পালে লগতে আছিলে যে সেইখিনি যিহেতু আছিলে সময়টোত ক'ৰবাত ক'ৰবাত ক'ৰবাত আপুৰুগীয়া ফটো কিছুমান থাকি গ'ল, যোনটো আকৌ বেলেগৰ এইটো কোনো কমাৰ্চিয়েলো নহয় সেইবোৰ ফটো, বোলে পেপাৰটো নোলায় ল'ৰাটো নোলায় সেইবিলাক ক'ৰবাত আমাৰ ঘৰতে থাকি গ'ল, সেইটো সেইটো হ'ল তাৰমানে।
1: কিন্তু মই যিমান দূৰলৈকে জানো তেওঁৰ মানে ইমান নিপুণতা সেই ক্ষেত্ৰতো, ক'ৰবাত তেওঁ হঠাৎ অকপতে কেমেৰাটো লৈ গৈ ফটোখিনি ক্লিক কৰিছিলে, কিন্তু তাতো তেওঁৰ ইমান নিপুণতা ইমান সৃষ্টিশীলতা, ক'ৰবাত সেই প্ৰফেচনেল আজিৰ তাৰিখৰ যিটো সেই সমতুল্য যেন দেখিবলৈ পোৱা যায়, সেইকাৰণে মই কথাটো আচলতে উত্থাপন
0: মানুহজনৰ আৰ্টিষ্টিক চেন্স, মই অকল গানৰ বুলি কোৱা নাই, মানুহজনৰ অভাৰঅল এটা ক্ৰিয়েটিভ চেন্সটো বিৰাট ষ্ট্ৰং আছিল। মই এঠাইলৈ যাম মানুহৰ মাজত যাম, মই সন্ধিয়া যাম নে দিনত যাম, সন্ধিয়া যদি ওলাইছো এইটো ক্লোজ প্ৰগ্ৰেম নে অপেন প্ৰগ্ৰেম, ক্লোজ হ'লে মই কি পিন্ধিম, মোক কেনেকুৱা ভাল দেখিব, সেই শ্বাৰ্টটোৰ পৰা আৰম্ভ কৰি নিজে ইষ্ট্ৰি কৰি পেলাই পিন্ধিব, মানে চব বস্তু চবতে নাযায় সেইটো জানে। যদি ৰাতিপুৱা যদি নিজে খুব ৰন্ধন বিলাক চৌখিন, বজাৰত গৈ পেলাই এইটো মাছ বিধৰ লগত কোনটো শাকৰ জোল যাব সেইটোহে আনিব, এনেই বহুত কিবা কিবি আছে বুলি চব এনেই কি নাই, খুব পাৰ্টিকুলাৰ। গতিকে আৰ্টিষ্টিক মাইণ্ডচেটটো খুব ষ্ট্ৰং আছিলে দেউতাৰ, কাৰ আগত কি কথা ক'ম, কাৰোবাক যদি কিবা এটা খং উঠিছে সেইটো কেনেকে মই টেকেল কৰি প্লেচ কৰিম কথাটো, সেইটো বিৰাট শিকিবলগীয়া। আমাৰ নিচিনা আজিকালি নিচিনা আমিতো এবাৰ বুলি কিছুমান কথা কৈ দিওঁ, দেউতাহঁতে তেনেকুৱা নহয়, অকল দেউতা বুলি নহয় ভূপেন বৰদেউতাও, বহুতেতো ঢুকিয়ে নাপায়, গালিয়ে খালো নে মৰমে কৰি থাকিলে বুজিয়ে নাপায়, 24 ঘণ্টা পিছতে বুজি
2: পাব।
1: মই অকণমান সেই দায়বদ্ধতাৰ কথা তেখেতৰ ক'ব বিচাৰিছো, পৰিয়ালটোৰ প্ৰতি আমৃত্যু পৰ্যন্ত তেওঁৰ যিটো দায়বদ্ধতা আছিলে। মই এটা বাতৰি দেখিছিলো কলিয়াবৰ কুঠৰীত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এখন ঘৰ আছে, যিখন ঘৰ ক'ৰবাত অনাদৃত অৱস্থাত বহু কিবা কিবি হৈ গৈছিলে, যদিওবা এতিয়া জিলা প্ৰশাসনে কিবা কিবি কৰিলে, সেই ঘৰখনত তেওঁ মৃত্যুৰ কেইবা কেইটামান দিন পূৰ্বে তেওঁ উপস্থিত হৈছিলে, আপোনাৰ মাতৃও গৈছিলে, গৈ তেওঁ সেই ঘৰখন আকৌ যে সজীৱ কৰি তুলিব তাৰ এটা আশা তেওঁ দি থৈ আহিছিলে, আৰু সেই ঘৰখনৰ সৈতে তেওঁৰ থকা যি স্মৃতি, কাৰণ কাজিৰঙাৰ একেবাৰে দাঁতিতে আছিলে ঘৰখন, তেওঁ যি স্মৃতি সেই কথাবোৰ তেওঁ আচলতে কৈছিলে, তেওঁ পৰিয়ালটোৰ প্ৰতি যিটো দায়বদ্ধতা সেই দায়বদ্ধতাটো আমি তেতিয়া দেখিছিলো। আচলতে লিগেচি এটা কেনেকে কেৰি কৰিব লাগে, সেই যিটো মই পুনৰবাৰ সেই দায়বদ্ধতা শব্দটোৱে ক'ব লাগিব, সেই শব্দটো তেওঁ যথেষ্ট পৰিমাণে আছিলে, সেই কথাখিনিও আমি ক'ৰবাত দেখিছিলো। এতিয়া কথাটো হ'ল যে ঘৰখনৰ আপোনালোকৰ অকণমান শৈশৱলৈ যাব বিচাৰিছো, মই আপোনাৰ পৰা জানিব বিচাৰিছো, শৈশৱতে আপুনি আপোনালোকৰ ঘৰখনত যথেষ্ট আড্ডা দেখিছে, বহু অসমৰ স্বনামধন্য যিসকল শিল্পী তেওঁলোকৰ সমাগম আপোনালোকে সৰুৰ পৰা দেখিছে, অকণমান সেই বিষয়ে আপুনি কওকচোন।
2: হয়, মই সৰুৰ পৰাই দেউতাৰ একদম, দেউতা হওক বৰদেউতা দুজনৰে একদম এটা এক্টিভ মানে এটা এটমছফিয়াৰ দেখিছোঁ। বিশেষকৈ বৰদেউতাটো ঠিক আছে, মাহত মানে বছৰত কেইটামান মাহ আহে, তেতিয়াতো সাংঘাতিক হুলস্থুল বহুত মানুহ আহে, একদম বিজি। দেউতাটো আমাৰ লগতে থাকে, এতিয়া দেউতাৰ যেতিয়া সেই স্পেচিয়েলি বিহুৰ সময়খিনি আহিল, ঘৰত যিটো ৰিহাৰ্চেলৰ, আজিকালি কমন জাগাত ৰিহাৰ্চেল হয়, তেতিয়া ঘৰতে ৰিহাৰ্চেল হয়, আৰু যিটো পৰিৱেশ এটা মানে একদম লাইভলি এটমছফিয়াৰ, সেইফালে ড্ৰয়িং ৰুমত দেউতাই ৰিহাৰ্চেল কৰে, মায়ে আকৌ খুব মানে মন দিয়ে যে আমি পঢ়া শুনাত যাতে কোনো হেম্পাৰ নহয় সেইখিনিও কৰোঁ, ব্ৰেক লৈ আকৌ গান শুনিবলৈ বহোঁ, গতিকে ইমান এটা কি কওঁ, সেই পৰিস্থিতিত আমি ডাঙৰ হৈছো, গতিকে সেইটো পাবলৈ নাই, মানে খুব লাকি আমি যে তেনেকুৱা এটা এটমছফিয়াৰ ডাঙৰ হৈছো। আৰু বৰদেউতা আহিলেতো কথাই নাই, মানে পৰিয়ালৰ দহগৰাকী ভাই ককায়েকৰ পুৰা মানে পৰিয়ালটো আহি গেডাৰ হ'ব, বিদেশৰ পৰা আহিও গেডাৰিং হ'ব, নিজৰ আপাৰতে জুইকুৰা ধৰা হয় তাতেই, পুৰা মানে একদম বন

0: বনফায়াৰ, কিন্তু আমি মানে বনফায়াৰ বুলি একো এক্সটিক আমাৰ নালাগে, কাৰণ ঘৰত ইমান ধুনীয়া পৰিৱেশ পাইছো, তাতে কাজিনবোৰে গান গিটাৰ ললে, কোনোবা এনেই গালো, মানে সাংঘাতিক পৰিৱেশ আৰু।
1: মই একেখিনি কথা আপোনাৰ পৰা জানিব বিচাৰিছো, যিহেতু জয়ন্ত হাজৰিকা সান্নিধ্য আপুনি লাভ নাই কৰা, বাকী সকলোৱে সান্নিধ্য আপুনি লাভ কৰিছে, এইখিনি মই উদক্ষিণ শৰ্মাৰ কথাও ক'ব লাগিব। সেই যিটো আড্ডা, সৃষ্টিশীল যিখিনি কথা বতৰা, সেই কথাখিনি অকণমান শ্ৰোতাসকলে জানিব বিচাৰিব সেই সময়ৰ।
2: তাৰমানে কেনেকুৱা হয়, বৰদেউতাৰ, মই আগে বৰদেউতাৰ প্ৰেজেঞ্চটোৰ কথা কৈ লওঁ, যেতিয়া ভুৱন বৰদেউতা থাকে, ভুৱন বৰদেউতাৰ ৰুটিনটো খুব ডিচিপ্লিন লাইফ যোনটো আমি পালোঁ আৰু, খোৱা বোৱাৰ পৰা আৰম্ভ কৰি অলপ ৰেষ্ট ল'ব, ৰেষ্ট লৈ পেলাই সন্ধিয়া আকৌ চাহ কাপ খাই অলপ আড্ডা মাৰিব, ৰাতি ডিনাৰটো লেট ডিনাৰ নকৰে এটা টাইমত, সেইখিনি এতিয়া কওঁতে মোৰ ইমান সহজ ক'লোঁ যেন একদম ধুনীয়া বহুত সময় আছে যেন তেনেকুৱা নহয়। তাৰে মাজতে বৰদেউতাক লগ ধৰিবলৈ নানা ধৰণৰ মানুহ আহে, মই মোৰ যোনখিনি মনত আছে, বৰদেউতাও যায় আৰু লগত ময়ো গৈ পাইছোঁ, দুজনমানৰ লগত মই যেনেকে আমাৰ প্ৰয়াত লক্ষধৰ চৌধুৰী, তেওঁৰ তাত, তাৰপিছত তেওঁৰ নাটকৰ যেতিয়া সৃষ্টিবিলাক হৈ থাকে তেতিয়া ভুৱন বৰদেউতাই লৈ যায়, কোন আছ, কোনোবা যাবি নেকি, এনেই সুধি দিয়ে আৰু, মই এইফালে গৈছো ওলাই, কোনোবা যাবি নেকি, এনেকে তাৰপৰা সুধি দিয়ে, গাড়ী বহিবই লাগে, আৰু যদি পটককৈ দৌৰি গৈ মাক যদি ক'ব পালো বৰদেউতাৰ লগত, লগে লগে যদি পেণ্ট চেণ্ট সলাবলৈ পাৰিলোতো পাৰিলো, নহ'লে যি পিন্ধি আছো তেনেকে উঠি দিলো আৰু, হাতপেণ্ট পিন্ধি আছিলো, কিবা টি চাৰ্ট এটা পিন্ধি আছিলো, উঠি গুচি গ'লো, গৈ পেলাই তাৰপিছত থিয়েটাৰ ষ্টৰিবিলাক শুনি থাকো বহি। ঠিক তেনেদৰে আমাৰ নৱকান্ত বৰদেউতা, নৱকান্ত বৰুৱা, তেওঁ তাতো যায়, তেওঁ আহে, তেখেতসকলো আহে ঘৰত, সেইবিলাক এটা এতিয়া কওঁতে কেনেকুৱা লাগিছে কথাবিলাক, ভাবো নহয়, হ্যাঁ সেইখিনি সময়ত মানে ইমান ধুনীয়াকে সহজ সৰলভাৱে কাগজ কলম লৈ পেলাই কি কিমান বহুত কথা হয়, তাৰ মাজত অলপ খুৰুতীয়া কথাও পাতে, সেইটো হয়, সেইটো মানে দেউতাহঁতো আহিলে ক'ৰবাত, আৰু চব ককায়েক বায়েকৰ নিচিনা, মই যাই যায় নাম ল'লো দুই এজনৰ, ইফালে আমাৰ ৰমেন অংকলতো আহে বৰুৱা ফেমিলিৰ, সিহঁত দেউতাহঁত, ভুজু অংকুল দেউতা আকৌ একদম বাল্যকালৰ বন্ধু, মানে দীপেন বৰুৱা, দীপেন বৰুৱাৰ দেউতা একদম স্কুলৰ পৰা বন্ধু, গতিকে আৰু ভুজু অংকলৰ ওপৰত আমাৰ ৰমেন বৰুৱা আকৌ আমাৰ নীপেন বৰুৱাহঁতৰ বন্ধু, যদিও পৰিয়ালবিলাক ওচৰ ওচৰি, কিন্তু চব নিজৰে ককায়েক ভনীয়েকৰ নিচিনাই সম্পৰ্ক, মই সৰুৰ পৰা মই তেনেকেই আমি পাইছোঁ, মই ক্ৰিকেট যেতিয়া খেলি মানে খেলোঁ বা মই কোচিং এজেঞ্চিত যেতিয়া জইন কৰোঁ তেতিয়া বৰদেউতাই কয় যে ইয়াক এয়া কৰ, ইয়াক এইটো যে আমাৰ পেড চেট গ্লাভছ চাভ তো এইবিলাক আছে নাই, মই বোলো এইবিলাক বহুত দাম, সেইবিলাক কোচিং ইনষ্টিটিউটৰ কমন বস্তুহে আমি ইউজ কৰোঁ, সেই নালাগে যে ইয়াক দি দিয়া বুলি কৈ লৈ গৈ এদিন কিনি আনি দিলে। তাৰপৰা খেলিব গ'লে কেতিয়াবা দেউতাহঁতে ক্লাবৰ পৰা গম পায়, ইফালে দীপেন বৰুৱাও বহুত মানুহে জানে, বহুতে নাজানেও, ভাল ক্ৰিকেটাৰ আছিল, তেওঁ চাব আহে, সেইকাৰণে ধৰক তেনেকুৱা ধৰণৰ কথাবিলাক মোৰ চকুৰ আগত ভাঙি উঠে। আৰু সুদক্ষিণা শৰ্মাহঁতৰ, দিলীপ শৰ্মা মানে আমাৰ মোৰ জেঠু, দিলীপ জেঠুহঁতো আহে, তেতিয়াও কথা হয়, আৰু যেতিয়া ঘৰৰ মানুহ আহে গানৰ চৰ্চাবিলাক এটা সময়লৈকে হয়, বাকী কথাৰে ইমান সময় গুচি যায় নহয়, কাৰ কি হ'ল নহ'ল কোন ক'ত যাব চব একোটাই, ফেমিলিটো ডাঙৰটো কাৰ ঘৰত কি ৰান্ধি আছে সেইটো মানে গম পাই যায়, মানে কোন ইমান সোপা মানুহ যোগাৰ হ'ল, এটা ঘৰত সাময়িকভাৱে টেণ্ট হাউচ আনি ৰান্ধা নাযায়, চবৰে ঘৰত কিবা নহয় কিবা, বৰদেউতাই মানে বোৱাৰীকেইজনীক কৈ দিয়ে আজি তই এইটো বনাবিচোন সেইটো বনাবি, এনেকৈ কৈ দিলে মানে চবৰে ডিউটি লাগি গ'ল, আমি ঘূৰি ফুৰিব আৰু, কাৰ ঘৰ কাৰোবাৰ ঘৰত গ'লে কিবা এটা নতুন খাব পাৰ আমাৰ মুঠতে, আমাৰ চোতালখন এটা লাইভলি পৰিৱেশ, নেবাৰবিলাকেও গম পায় আৰু আজি দাদাহঁত চব একেলগে এইটো আড্ডা এটা বহিছে সিহঁতৰ ঘৰৰ, তেনেকুৱা এটা লাইভলি পৰিৱেশ, এতিয়া অলপ শুকা শুকা হৈছে মানুহবিলাক নোহোৱা হোৱাৰ পিছত।
1: প্ৰথম মৰমে যদি সঁহাৰি নাপায় ভাল নোপোৱা কেইজনক মৰ হৈ যায়, এই অনুষ্ঠানটোত যদি এই গীতটো আপোনালোক দুয়োগৰাকীৰ মুখৰ পৰা নুশুনো তেতিয়াহ'লে অনুষ্ঠানটি ক'ৰবাত আধৰুৱা হ'ব, অকণমান গীতটি শুনি ল'ব বিচাৰিছে। আৰু লগতে আমাৰ এটা অনুৰোধো আছিলে, সোণ হেৰ ৰূপহী বিজুলী উপপথ চিনেমাখনৰ গীত, গীতটি এটা অনুৰোধ আছিলে, যদি সম্ভৱ হয় আমি অনুষ্ঠানৰ পিছৰফালে গীতটি
2: শুনাৰ
1: চেষ্টা কৰিম।
2: প্ৰথম মৰমে
1: নমস্কাৰ জনাইছো, ক'ৰ পৰা কোনে ক'লে জনাব,
3: হেল্ল' নমস্কাৰ,
1: হয়

0: ধন্যবাদ
1: ধন্যবাদ জানাইছো। আসলে এই গীতবোৰে কৰবাত আমাক যথেষ্ট পৰিমাণে নষ্টালজিক কৰি তোলে। এই গীতবোৰত আসলে আবেগ আছে, সেই আবেগখিনি উজাই আহে গীত। আৰু এটা ফোন আহিছে, ফোনটো লৈ
0: লৈছো।
1: নমস্কাৰ জানাইছো, কৰ পৰা ক'লে, কোনে ক'লে জনাব?
2: আপোনালোকৰ পৰিয়ালটোৱে এই সংগীত জগতলৈ আগুৱাই নিয়াত যথেষ্ট অৰিহণা যোগাইছে। আপুনি আগত কথাখিনি কৈ গৈছে, মোৰ ভাল লাগিছে শুনি পেলাই। আপোনালোকৰ দুয়োগৰাকীৰে

0: ভবিষ্যৎ উজ্জ্বল কামনা কৰিলোঁ। আৰু
1: ধন্যবাদ।
0: হয়, মই গীত এটি অনুৰোধ কৰিব বিচাৰিছিলোঁ, ই যে ৰণাংগনৰ কাহিনী, এই গীতটি পাৰিলে শুনাই দিব দেই।
1: ঠিক আছে, চেষ্টা কৰিম। দুই লাইন হলেও আপুনি ৰিকুৱেষ্ট কৰিছে, দুই লাইন হলেও আওৰাই দিবলৈ চেষ্টা কৰিম।
2: ধন্যবাদ জনাইছো আপুনি আমাৰ সৈতে ফোনযোগে সংযুক্ত হোৱাৰ বাবে। শ্ৰোতাসকলে এইটোৰ পিছত সেইটোকে অনুৰোধ জনাই আছে, আমি মাজলৈ যাম, কিন্তু আমাৰ আচলতে বহু কথাও পাতিবলৈ আছে। মই আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছো, যে এনেকুৱা কেতিয়াবা হয়নে যে আপোনাৰ মাতৃৰ ৰেডিঅ' আহিবলৈ দৌৰাদৌৰি হৈছে, পিতৃৰ ক'ৰবাত অনুষ্ঠান আছে, আপোনাৰো এঠাইলৈ যাবলগীয়া আছে, এনেকুৱা ধৰণৰ যথেষ্ট অভিজ্ঞতা নিশ্চয় আছে, তাৰ মাজতে সেই সৃষ্টিশীলতাখিনিও আপুনি দেখিছে, অকণমান সেই বিষয়ে কওকচোন, তেনেকুৱা অভিজ্ঞতা।
3: কিছুমান ধৰক মাহঁতৰতো ডিউটি সপ্তাহত কেইটামান এছাইন থাকে, সেইদিনাই দেউতাৰ যদি প্ৰগ্ৰেম আহি গ'ল, মানে সাংঘাতিক আৰু এটা দৌৰাদৌৰি দেখিছোঁ আৰু, আৰু দেউতাই ভাবে যে অলপ মানে কেতিয়াবা ধৰক বৰষুণো দিছে, দেউতাই কয় যে বৰষুণ কমিলে লৈ যাম, মায়ে কয় যে নহয় বৰষুণ আমাৰতো শ্ব' টাইম থাকে, তেনেকুৱা কৰিলে নহ'ব, কিন্তু দেউতাই নাই ড্ৰপ কৰাটো পুৰা নিয়মীয়াভাৱে কৰি আছিলে। কেতিয়াবা যদি নাই পৰা হয় দাদাই ড্ৰপ কৰিছে, নহ'লে দেউতাই বেলেগ ব্যৱস্থাও কৰি দিয়ে, সেইখিনি কিন্তু মেনেজ হৈ গৈছিলে আৰু।
2: নিশ্চয়কৈ আমি দাদাৰ পৰা গীত শুনিলো, আপোনাৰ পৰা আমি এই মুহূৰ্তত দাদা গীত শুনিব বিচাৰিছো, দাদাক সেই সময়খিনি যি কি যি অনুৰোধ
1: আহিছে
2: গীত শুনিব বিচাৰিছো।
3: সময় যিহেতু কম আমাৰ হাতত আৰু কথা পাতিম, মই দেউতাৰে গীত এটি গোৱা গীত এটি গাম, ই পি ৰেকৰ্ডৰ গান হয়, আকাশৰ ৰংবোৰ, লিখিছিলে হেমন্ত দত্ত অংকলে, মই অকণমান গুণগুণাই দিছো।
4: কোনটো ফাৰ্ষ্ট আছে?
3: ফাৰ্ষ্ট আছে।

0: ধন্যবাদ জানাইছো। এই গীতসমূহ চৰ্চাটো চলিয়ে আছে, গীতসমূহৰ যথেষ্ট পৰিমাণে চৰ্চা হৈ আছে, আৰু এই গীতসমূহে আচলতে অসমীয়া গীতি সাহিত্যৰ বা অসমীয়াৰ গীতৰ যিটো সোণালী দিন, সেই সোণালী দিনবোৰৰ কথা আচলতে কৈ যায়। এই গীতসমূহে একো একোটা সমৃদ্ধিশালী যুগ ধৰি ৰাখিছে, আৰু এই গীতসমূহত সেই অসমীয়াত্বটো আছে য'ত আমি সমৰ হাজৰিকাক বিচাৰি পাওঁ, য'ত ভূপেন হাজৰিকাক আমি বিচাৰি পাওঁ, য'ত আমি জয়ন্ত হাজৰিকাক বিচাৰি পাওঁ। মই আপোনাৰ যিহেতু অনুৰোধ আছিলে, আপোনাৰ সেই গীতৰ অনুৰোধটোলৈ আমি যাব বিচাৰিছোঁ। আৰু এইকেইটা জনাই থওঁ, যিসকল শ্ৰোতাই আমাক শুনি আছে সেইসকল শ্ৰোতাৰ বাবে বা যিসকলে আমাক চাই আছে ফেচবুক যোগে, তেওঁলোকক জনাই থব বিচাৰিছোঁ, আমাৰ অনুষ্ঠানটি যিহেতু 8:30 বজালৈকে হোৱাৰ কথা আছিলে, আমাৰ অনুষ্ঠানটো আমি 8:42 মিনিটলৈকে এই অনুষ্ঠানটি সম্প্ৰচাৰিত হ'ব, সকলোৱে শুনিব চাব বুলি আমি আশা কৰিলোঁ। আপোনাৰ গীতটি মাজলৈ।
1: মই ভাল লাগিছে এনেকৈ লাইভত পটককৈ ফোন কৰি পেলাই ৰিকুৱেষ্ট যে আহিছে, সেইটো এটা আমাৰ কাৰণে অলপ নতুন। আৰু ষ্টেজতো আহে, ঠিক আছে, তাৰমানে ষ্টেজত এটাটো আহে, এনেকে শ্ব'ত এনেকে লাইভ অহাটো ভালো লাগিছে। ইফালে আৰু এটা হৈছে, আনপিনে কথা এটা যে দেউতাৰ গানবিলাক যিহেতু চিনেমাৰ এলবামৰ গান হ'লে অলপ বেলেগ হয়, চিনেমা গানবিলাক একোটা একোটা গান মানুহৰ মানে মনত সোমাই আছে, আমি শুনি পেলাই পটককৈ এটেম্প কৰাটো বেলেগ, আৰু দেউতাৰ যোনটো সৃষ্টিশীল, দেউতাৰ ভইচৰ যোনটো সেই চিনেমাৰ ষ্টৰী লাইনটোলৈ দি থৈ গ'ল, সেইটো নোৱাৰি আৰু সেইটো টানিবলৈ। তথাপিও ৰিকুৱেষ্টটো অহাৰ কাৰণে মই জাষ্ট এটেম্পহে কৰিছোঁ দেউতাৰ গান, কাৰণ দেউতাৰ গানবিলাক, আৰু এটা কথা, আমি দেউতা জীয়াই থকালৈকে আমি গোৱা নাছিলোঁ, কাৰণ দেউতাই নিজৰ গানখিনি নিজেই গাইছিলে, এতিয়া দেউতাৰ অবিহনে আমি লাহে লাহে গাবলগীয়া হৈছে, সেইকাৰণে অলপ ভুল ভ্ৰান্তি হ'ব পাৰে। মই খালি ৰিকুৱেষ্ট ৰাখি পেলাই মই দুই লাইন

0: ধন্যবাদ। ওলাই ভেঙি তেনেকে স্কেলটো অলপ হাই হৈছে
1: আমাৰ, যেহেতু এজন শ্ৰোতা ৰৈ আছে নমস্কাৰ জনাইছো, আপুনি কৰ পৰা কৈছে, কোনে কৈছে জনাব।
2: হয় নমস্কাৰ, শুভ সন্ধিয়া।
1: হয় শুভ সন্ধিয়া জনাইছো,
2: মই মঙ্গলদৈৰ পৰা বিনিয়ে কলো।
1: মঙ্গলদৈৰ পৰা বিনিয়ে কলে, আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানলৈ। দুয়োগৰাকীয়ে আপোনাৰ মাতটো শুনি আছে, আপুনি পোনে পোনে কথা পাতিব পাৰিব।
2: হয় দুয়োগৰাকীলৈ মই সন্ধিয়া সম্ভাষণ জনালো।
0: হয় নমস্কাৰ,
3: নমস্কাৰ।
2: আৰু খুব বেছি ভাল লাগিছে আচলতে, হাজৰিকা পৰিয়াল বুলি ক'লে আচলতে তেগতেই সংগীত, গতিকে আজি তোমালোককো পাই বহুত বহুত বহুত বেছি ভাল লাগিছে, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। আৰু গীতবোৰ শুনি আছো, খুব বেছি ভাল লাগিছে, সকলোৱে গীতবোৰ অনুৰোধ কৰি আছে। মই মানে দুয়োগৰাকী মানে ভাল লগা এটা এটা গীত অলপ অলপ শুনাই দিলে ভাল পাম, মই বিশেষকৈ মই মোৰ ফালৰ পৰা অনুৰোধ কৰো, তোমালোকৰ নিজৰ ভাল লগা গীত এটি শুনাই দিলে ভাল পাম।
1: মানুহৰ মুখে মুখে এতিয়াও সেই গীত সমূহ সজীৱ হৈ আছে, আজি এই ফোন সমূহে আচলতে তাকে প্ৰমাণ কৰিছে। মানুহে তেওঁলোকক কিমান দূৰলৈকে শ্ৰদ্ধা কৰিলে আজিও সেই গীতসমূহ তেওঁলোকে গুণগুণাই থাকিব পাৰে, আজি এই অনুষ্ঠানটোৱে বহু কথাই আচলতে প্ৰমাণ কৰি থৈ গ'ল। এতিয়া মই গীত শুনিম বাৰু, মই দুয়োগৰাকীলৈকে প্ৰশ্নটো উভয়হতীয়া মই জানিব বিচাৰিছোঁ যে এই গীতসমূহৰ নিৰ্দিষ্ট এটা এটা মাদকতা আছে, প্ৰতিটো গীতৰে নিৰ্দিষ্ট এটা এটা মাদকতা আছে, সেই কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱে। কিন্তু গীতসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আমি দিব লাগিব, তাৰ বাবে ক'ৰবাত আমিও যথেষ্ট পৰিমাণে দায়বদ্ধ। কিন্তু আপোনালোক যিহেতু তেখেতৰ সন্তান, সেইবাবে এই ক্ষেত্ৰত আপোনালোকে কিবা নতুনকৈ ব্যৱস্থা আপোনালোকে ভাবিছে নেকি যে এই গীতসমূহ আমি এনেধৰণে নতুন প্ৰজন্মটোৰ হাতত দি থৈ যাব বিচাৰোঁ, গীতসমূহ এনেধৰণে আমি শিকাব বিচাৰোঁ, কিবা তেনেকুৱা ভাবিছে নেকি? মই দুয়োগৰাকীলৈ আচলতে প্ৰশ্ন
3: প্ৰথমতেতো ভবাই মনলৈ অহাই নাছিলে, এতিয়া মাত্ৰ 4 মাহ হৈছে দেউতা যোৱা, কিন্তু সেই কথাখিনি আচলতে আমাৰ বহু পৰিকল্পনা আছিলেই দেউতা থাকোঁতেই, যিহেতু অলপ অলপকৈ অসুস্থ হৈ আছিলে, কিন্তু হঠাতে পৰি যোৱাই আমি নোৱাৰিলোঁ, কিছুমান সপোন আধৰুৱা ৰ'ল। কিন্তু ইয়াত মাৰ কিছুমান পৰিকল্পনা আছে, মা বিশেষকৈ লিড লৈ আছে, আৰু যেনেকৈ দেউতাৰ কাৰণে ট্ৰাষ্ট এটা কৰি দেউতাৰ গীতবোৰ আগুৱাই নিয়া, যাতে কোনো ধৰণৰ কি কয় মানে মিছ ইণ্টাৰপ্ৰিটেশ্যন নহয়, কেতিয়াবালে ভালকৈ আগুৱাই নিয়াৰ আমাৰ বহুতখিনি প্ৰচেষ্টা আছে, কিন্তু সেইটো সময়ৰ লগে লগে ওলাব। আৰু গান, মই ভাবোঁ গান এটা মিডিয়াম, গানটোতো আমাৰ ফেমিলি যিহেতু চবেই গান গাই ৰাখিবই লাগিব, আৰু বহুত কৰিবলগীয়া মানে কাম আছে, যোনখিনি মৰেলিটি এই পৰিয়ালৰ, দেউতাৰ হওক, বৰদেউতাৰ হওক, জেঠাইহঁতৰ হওক, সেইখিনি আমি বিভিন্ন কামৰ যোগেদি আগুৱাই নিয়াটো আমাৰ দায়িত্ব।
0: এতিয়া দেউতাৰ ক্ষেত্ৰত আমি যোনটো এতিয়া ভণ্টিয়ে ক'লে যে আমি এটা কালচাৰেল এটা ট্ৰাষ্ট এটা বনাই পেলাই তাৰ পৰা আমি আগবঢ়াম। ইণ্ডিভিজুৱেলি আমি ইয়াত মঞ্চত আহিছোঁ, ক'ৰবাত গাইছোঁ, সেইটো এটা এটা সদায় থাকিবই, মানুহৰ ৰিকুৱেষ্ট থাকিব, মানুহৰ পৰা আশাও থাকিব, আৰু সেইটো এতিয়া দেউতাৰ হৈছে। আগতে আমি বৰদেউতা গাই থাকিলেও আমি আন এজন কোনোবা এজন গায়কে পৰিয়ালৰ গান গোৱা আৰু আমাৰ আমি ঘৰৰ মানুহ হৈ পেলাই গান গোৱাৰ মাজত বহুত পাৰ্থক্য আছে। আমাৰ ওপৰত এটা কোনো নকলেও আমাৰ ওপৰত এটা আহি যায়, এটা এৱাৰনেছ এটা থাকে সদায় যে মই ভুল গালে মোক বেছি টুকিব পাৰিব আনে ভুল গোৱাতকৈ। তো গতিকে এতিয়া যিহেতু আমি এইবিলাক পাই আহিছোঁ, দেউতাৰ ক্ষেত্ৰত সেইবোৰ অলপ আমি এইবাৰ ছেফগাৰ্ড লৈ পেলাই আমি অলপ প্ৰটেকশ্যনত আগবাঢ়িব বিচাৰিছোঁ। আৰু চিনেমা গানখিনিতো বাৰু যোনখিনি HMV আছিলে, যোনখিনি চাৰে গাঁৱৰ পৰা আছিলে, সেইটো এটা কপিৰাইটৰ মাধ্যমেৰে অলৰেডি দেউতাৰ নামত আছে। বাট গতিকে আমি নিজাববীয়াকৈ এতিয়া আমি কৰ্মশালা, কাৰণ দেউতাহঁতৰ কিছুমান সৃষ্টি এতিয়া আজিৰ ডেটত সম্ভৱো নহয়, আজিৰ ডেটত গোটেই মিউজিক ইণ্ডাষ্ট্ৰি বদলি গৈছে, সুৰ তাল লয় চবৰ ধাৰাবিলাক বদলি গৈছে, সেইখিনি আমি যদি প্ৰিজাৰ্ভ কৰিব পাৰোঁ, আমি তাতে অলৰেডি মডাৰ্ণ, এইবোৰ গান অলৰেডি মডাৰ্ণ গান, ইয়াতে ইয়াতে আৰু মডাৰ্ণ কৰিবলগীয়া নাই এইবোৰ গানত, খালি আমি এইখিনি গান প্ৰিজাৰ্ভ কৰি পেলাই ইনষ্ট্ৰুমেণ্ট দুই এটা নতুন এড হ'ব পাৰে বা টোন এটা হয়তো গিটাৰৰ টোনটো তেতিয়া চেঞ্জ হ'ব পাৰে, কিন্তু আমি মেইন কম্পজিশ্যনটো চেঞ্জ নকৰাকে কেনেকে আমি কেৰি ফৰৱাৰ্ড কৰিব পাৰোঁ, আৰু এতিয়াৰ ল'ৰা ছোৱালীয়ে কেনেকে কিয় আগ্ৰহী হ'ব লাগিব, হয়তো একেবাৰে ৰেডিঅ'ত শুনাৰ নিচিনা বা গাঁওখনৰ নিচিনা এদিন ভাল লাগিব, শিকি পেলাই আজি গাঁও বুলি হয়তো ইণ্টাৰেষ্টটো নাহিব পাৰে, সেই ইণ্টাৰেষ্টটো বিল্ডআপ কৰিবলৈ মই কৈছো যে মেইন কম্পজিশ্যনটো নাভাঙি পেলাই যদি আমি ক'ৰবাৰ গীটাৰৰ টোনটো চেঞ্জ কৰিলোঁ বা ৰিদিংটো অকণমান স্পীডটো কিবা এটা কৰি দিলে অলপ, তেনেকুৱা ধৰণৰ কৰি পেলাই আমি কৰিব লাগিব, সেইটো হৈ গ'ল অকল গানৰ। বাকী দেউতাৰ আমি ঘৰতো থকা বহুত দেউতাৰ আমাৰ হাতত আছে কিছুমান বস্তু, সেইবোৰ আমি অকণমান সজাই মেলি পেলাই আমি ওলাম বুলি এটা লৈছোঁ। দেউতাৰ কথা বতৰা ঘৰত নিজৰ হয়তো বাইকৰ লগত কথা পাতি থকাৰ কিছুমান শ্বট আছে আমাৰ, সেইবিলাক আৰু বহুত কিছুমান কথা দেউতাই যোনবিলাক নিজৰ লগতে ৰাখি থৈ দিলে সেইবিলাক ৰাইজৰ আগত আমি ওলাই দিব লাগিব এটা সময়ত, সেইবোৰৰ এটা প্ৰচেষ্টা আছে, সেইবোৰ আমি লাহে লাহে
1: আচলতে মানুহে বিচাৰে তেখেতৰ নামত এখন তথ্যচিত্ৰ, তেখেতৰ গীতসমূহৰ খুব সুন্দৰ এটা সংৰক্ষণ, তাৰ সমান্তৰালভাৱে তেখেতৰ জীৱনৰ যিখিনি দৰ্শন, এই দৰ্শনৰ সন্দৰ্ভত এখন কিতাপ, এই বস্তুবোৰ আচলতে মানুহে বিচাৰে, কেৱল সমৰ হাজৰিকা বুলিয়ে নহয়, সমৰ হাজৰিকাৰ সৈতে তেওঁৰ যিসকল পিতৃসম ককায়েক আছিল তেওঁলোকৰ সান্নিধ্যৰ কথাও আচলতে মানুহে বাৰে বাৰে জানিব বিচাৰে। আজি আচলতে এই অনুষ্ঠানটোত আপোনালোকতকৈ তেখেতক বেছিকৈ স্মৃতিচাৰণ আমি এইবাবেই কৰিছো কাৰণ এই কথাখিনি মানুহে খুব আগ্ৰহী জানিবৰ বাবে, অত্যন্ত আগ্ৰহী, তাতে সুধাকণ্ঠৰ শতবাৰ্ষিকী চলি
0: আছে
1: আৰু সেই সময়ছোৱাতেই যদি তেওঁলোকক আমি স্মৃতিচাৰণ নকৰো তেতিয়াহলে ক'ৰবাত নহয় ক'ৰবাত আমি জাতিটোৱে যেন এটা ডাঙৰ অধ্যায় এটা ক'ৰবাত এৰি থৈ আহিছো তেনেকুৱা যেন লাগিব, গতিকে সেইবাবে এই কথাখিনি আমি বেছিকৈ পতাৰ আমি চেষ্টা কৰিছো। আমি কথা পাতি গৈছো তাৰ সমানে সমানে বহুকেইটা ফোন কলো আহিছে, সেই ফোন কলসমূহ আমি আচলতে ল'বলৈ চেষ্টা কৰিছো, বহু অনুৰোধো আহিছে, সেই অনুৰোধসমূহ আমি পৰ্যায়ক্ৰমে জনাবলৈ চেষ্টা কৰি গৈছো। মই আপোনাৰ পৰা এইমূৰত জানিব বিচাৰিছো, সমৰ হাজৰিকা এজন শিল্পী, সমৰ হাজৰিকা এজন পিতৃ, এই দুয়োটাৰ ক্ষেত্ৰত আপুনি কোনজন সমৰ হাজৰিকাক বেছিকৈ ভাল পায় আৰু সমৰ হাজৰিকাৰ কোনটো দিশ আপোনাৰ খুব বেছি ভাল লাগে?
0: এই প্ৰশ্নটোৰ অকণমান উত্তৰটো অলপ বেলেগ ধৰণে হ'ব, কাৰণ দেউতাৰ এটা এটা দিশ যোনটো আপুনি ক'লে এজ এজ এ পাৰফৰ্মাৰ, সেই দিশটো প্ৰফেচনেল দিশ এটা সেইটো, আৰু নিজেও মানুহজনে চাকৰিও কৰিছিলে, তাৰ মাজত এফ চি এত চাকৰি কৰিছিলে আৰু

0: সেই ভুগা মানুহজনেও লাষ্ট আকৌ ৰিকভাৰ কৰি গান গাই চাৰ্টৰ বাটন ইয়াত লৈ স্কুটাৰ চলাই গাড়ী চলাই থাকিলে শেষলৈকে। আনকি যোনটো আপুনি অলপতে ক'লে 100 বছৰ আমাৰ বাৰ্ষিকীত এই যোনটো আমাৰ প্ৰাইম মিনিষ্টাৰৰ যোনটো ইমান ধুনীয়া প্ৰগ্ৰেমটো, তাত দেউতাৰ যেতিয়া স্পীচটো যে দেউতাই দিলে, দেউতা আৱেগিকো হৈছে, সেই স্পীচটো অকল মই ঘৰৰ মানুহ বুলি নহয় দেই, আমি বহুত ৰেছপণ্ড পাইছো। মানে মানুহে কৈছে যে চকুটো মুদি পেলাই শুনি পেলাই মানুহৰ চকু পানী ওলাইছে কথাখিনি যেতিয়া দেউতাই কৈছে, আৰু দুই লাইন যেতিয়া দেউতাই আওৰিছে তেতিয়াতো প্ৰাইম মিনিষ্টাৰে নিজে তাতে দেউতাক মানে হেণ্ডছেক কৰিবলৈ কৈছে, মানে
1: দাদা মাফিক হে
0: আপকা আৱাজ পুৰা দাদা মাফিক হে, মানে এনেকে কৈছে। আৰু তেতিয়া প্ৰাইম মিনিষ্টাৰে পাইছেওতো ভূপেন বৰদেউতাক, কাৰণ বাজপেয়ীসকলৰ লগত ভূপেন বৰদেউতাৰ এটা বেলেগ সম্পৰ্ক আছিলে, তেতিয়া মোদী ছাৰ আছিলে কৰ্মকৰ্তা হৈ, সেই সুযোগটো তেওঁ পাইছে। আৰু তেজো আছিলে মঞ্চত, তেজে আকৌ নিজে আকৌ মাকৰ মানে বৰমা গুজৰাটী আছিল যিহেতু তেজে গুজৰাটীও কয়, আৰু এইবাৰ তাৰ অলমষ্ট 3 নম্বৰ নে 4 নম্বৰ বাৰ প্ৰাইম মিনিষ্টাৰ মোদীক পাইছে, গতিকে দুয়ো গুজৰাটীহে কথা পাতে সলসলীয়াকে। ধৰক এইবোৰো এটা মই এতিয়া হাঁহি কৈছো, এটা স্মৃতি নহয় জানো, কওক,
2: বহুত ডাঙৰ স্মৃতি আছে হয়, এইবোৰ এটা সময়ৰ ইতিহাসৰ এটা এটা পৃষ্ঠা হ'ব, কাৰণ এই সময়বোৰ এদিন মানুহে সোঁৱৰিব যে এনেধৰণে অসমবাসীয়ে তেখেতৰ জন্ম শতবাৰ্ষিকী পালন কৰিছিলে। সেই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিলে, নৰেন্দ্ৰ মোদীৰ সন্মুখত যথেষ্ট আৱেগিকভাৱে তেখেতৰ কনিষ্ঠ ভাতৃয়ে দুআষাৰ কৈছিলে, তেখেতৰ গীত গুণগুণাইছিলে, প্ৰধানমন্ত্ৰীয়ে এনেকৈ কৈছিলে, এই কথাবোৰ এটা সময় ইতিহাস হ'ব। আচলতে আমি কেতিয়াবা কৈ ভাল পাম,
0: আমি এতিয়া আমাৰ চকুৰ আগত পাইছো বুলি হয়তো সিমানটো অনুভৱ কৰা নাই, আজিৰ পৰা আপুনি আনাডাৰ 50 ইয়াৰ্ছ পিছত চাওকচোন কথাটো কেনেকুৱা হ'ব 50 বছৰ পিছত।
2: আচলতে এই সময়বোৰ ক'ৰবাত ধৰি ৰখাব পৰা এটা ব্যৱস্থা থকা হ'লে হয়তো সকলোৱে ধৰি ৰাখিলে, কিন্তু তথাপিও আমি ক'ৰবাত সেই বাধ্যবাধকতা বা প্ৰকৃতিৰ নিয়ম আমি মানি চলিবই লাগিব। কিন্তু মই সেই কথাটো পুনৰবাৰ ক'ব বিচাৰিছো যে তেওঁলোক কায়িকভাৱে আমাৰ পৰা আঁতৰি গৈছে, তেওঁলোকক এনেকৈ জীয়াই ৰখাৰ, আজিতো মই ভাবো ইয়াত আপোনাৰ দুজন বৰদেউতা জেঠাই তাৰ সমান্তৰালভাৱে আপোনালোকৰ পৰিয়ালটো ইয়াত জীৱিত হৈ
0: আছে,
2: মই ভাবো এই কথাখিনিৰ মাজত তেওঁলোক জীৱিত
0: আছে,
2: এনেকৈ আমি তেওঁলোকক আচলতে জীৱিত কৰি ৰাখিব লাগিব, এইখিনি আমাৰ নৈতিক দায়িত্ব বুলি আচলতে ভাবো। বহু কথা পাতিলো, অনুষ্ঠানো প্ৰায় সামৰাৰ ওচৰে পাইছেহি আমাৰ, একেবাৰে শেষত দুয়োগৰাকীৰ পৰা কিবা এটা এটা শুনি ল'ব বিচাৰিছো এশাৰী এশাৰী।
0: আমি এটা কাম কৰো, একেলগে দেউতাৰ গান এটা দুটাই গাই দিওঁ, ওলাই গৈছোঁ তেতিয়া আমি দিলোঁ। আৰু এই এই চাগতে আমি কৈ দিওঁ, মই আকৌ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ আৰু যুৱবাণীৰ এই সমূহ কাৰ্যকৰ্তালৈ যোন জড়িত হৈ আছে, আমাক এইখিনিত আজি আমাক আমাক সুযোগ দিয়াৰ বাবে, আৰু আমি টিভিত ওলোৱা এটা বেলেগ হয় আৰু ৰেডিঅ' অনুষ্ঠানত আমাৰ ভইচটো ৰেডিঅ' মাধ্যমেৰে যোৱাটো, গৈ শ্ৰোতাসকলৰ আগত উঠোৱা, তেখেতসকলৰ ৰিকুৱেষ্ট পোৱা, এইবিলাক আমাকো এটা কাইলৈ এটা নতুন শক্তি উৎসাহ দিছে আৰু অলপ ভাল কাম কৰিবলৈ এটা আশা পাইছোঁ।
2: নিশ্চয়কৈ, ময়ো আচলতে এই গীতটিৰ জৰিয়তে আচলতে বিদায় ল'ব বিচাৰিছোঁ অনুষ্ঠানৰ মাজৰ পৰা, মই দুয়োকে কৃতজ্ঞতা জনাইছোঁ, আন্তৰিক ধন্যবাদো জনাইছোঁ সময়খিনি আমাক দিলে, আকাশবাণী গুৱাহাটীক সময়খিনি দিলে, আৰু যিসকল শ্ৰোতাই আমাক শুনিলে, যিসকল দৰ্শকে আমাক চালে, তেওঁলোককো আন্তৰিক ধন্যবাদ জনাইছোঁ, শশাংকক ধন্যবাদ জনাইছোঁ, ৰুচাংকক ধন্যবাদ জনাইছোঁ। মই ভাস্কৰে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, কিন্তু বিদায় লোৱাৰ আগতে এটা গীত আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ।
1: এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত,
0: এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত, সংকট আজি প্ৰতি পদে পদে ধুমুলি কুঁৱলিবাদ, সংকট আজি প্ৰতি পদে পদে ধুমুলি কুঁৱলিবাদ, এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত, এইটো প্ৰহৰ শূন্য প্ৰহৰ শীৰ্ণ শূন্য হাত, সংকট আজি প্ৰতি পদে পদে ধুমুলি কুঁৱলিবাদ, সংকট আজি প্ৰতি পদে পদে ধুমুলি কুঁৱলিবাদ, কেৱল জ্বলিছে এতিয়া চকু তীখা তীক্ষ্ণ জ্যোতি, সেই পোহৰত জাম আগবাঢ়ি ক্লান্ত নকৰি গতি, সেই

0: দিছে এতিয়া চকুত তীখা তীক্ষ্ণ জ্যোতি, এই পোহৰত যাম আগবাঢ়ি ক্লান্ত নকৰি গতি, দীৰ্ঘ দীঘৰ পথৰ শেষত পামেই,
1: দীৰ্ঘ পথৰ শেষত পামেই হেৰুৱা পথৰাত।

0: গজাজি প্রতি পদে পদে ধুমুলি কুমুলি
1: শ্রোতাসকলে হেল্ল' যুৱবাণী অনুষ্ঠানটি শুনিলে। আজিৰ হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত আছিল কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা। গীটাৰ সংগত কৰিলে শশাংকদীপ গগৈয়ে, অনুষ্ঠানটোৰ আঁত ধৰিলে ভাস্কৰ শইকীয়াৰ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ঝৰ্ণাই আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ আদৰৰ শ্ৰোতা, মোৰ কেইটিমান প্ৰিয় গীতৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই জুলি দেৱী।

প্ৰেম কেতিয়াবা উচ্চস্বৰে কোৱা নহয়, হৃদয়ৰ নিশব্দ স্পন্দনত অনুভৱ কৰা হয়। কিছুমান গান কেৱল গান নহয়, হৃদয়ৰ গোপন ডায়েৰী হৈ পৰে। প্ৰতিটো শব্দ যেন কাৰোবাৰ নাম লৈ ধীৰে ধীৰে কাণত কয়, তুমি সদায় মোৰ ওচৰতেই আছা।

সেয়া আছিল ব্লেকমেইল ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ এটি গীত, নিশ্চয় আপোনালোকৰো প্ৰিয়। এইবাৰ আহিছো মোৰ ভাল লগা অন্য এটি গীতলৈ। বহু ঐতিহাসিক কীৰ্তিচিহ্নৰে সমৃদ্ধ শিৱসাগৰ, শিৱসাগৰৰ ৰংপুৰৰ ৰূপহী পথাৰত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল ৰংঘৰ। শিৱসাগৰৰ কথা ক'লে মোৰ মনলৈ আহে অনিমা চৌধুৰীৰ কণ্ঠ।

জীৱনটোৰ পৰা আমি সকলো পালেও কিবা এটা যেন আমি নাপাওঁ, কেতিয়াও নাপাওঁ। লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰে গোৱা আন্ধ্ৰী চলচ্চিত্ৰৰ এটি গীত এই সময়ত মনলৈ আহিছে, শুনকচোন।

শ্রোতাসকলে রামধেনু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আহিছো মোৰ প্ৰিয় আন এটি গীতলৈ। কেতিয়াবা সময়ে আমাক বহুত দূৰলৈ লৈ যায়, মানুহ সলনি হয়, পৰিস্থিতি সলনি হয়, কিন্তু কিছুমান অনুভৱ, কিছুমান স্মৃতি সদায় একে থাকে। সুৰৰ মাজতেই কেতিয়াবা আমি বিচাৰি পাওঁ আমাৰ নিজৰে কাহিনী। এইখিনিতে মোৰ ভাল লগা এটি গীত মনলৈ আহিছে মঞ্জুষ্ণা মহন্তৰ কণ্ঠত, যিটো গীতে হয়তো আপোনাৰো হৃদয় স্পৰ্শ কৰিব।

জুবিন গাৰ্গৰ গান মানে অনুভৱৰ ঢৌ, প্ৰেম, বিৰহ, আশা, স্মৃতি, প্ৰতিটো অনুভৱ যেন সুৰে সুৰে জীৱন্ত হৈ উঠে। প্ৰিয় শ্ৰোতা, হয়তো মোৰ সৈতে আপোনাৰ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠৰ প্ৰতিটো গীতেই। আহকচোন আমি ৰামধন অনুষ্ঠানত এইবাৰ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত শুনো।

অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে গাইড ছবিখনিৰ পৰা কিশোৰ কুমাৰ কণ্ঠৰ এই গীতটি। ক্ষমা কৰিব, লতা মঙ্গেশকৰ আৰু কিশোৰ কুমাৰ দ্বৈতকণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ঘোষকুকীয়াৰ প্ৰিয়কৃত অনুষ্ঠান ৰামধেনু অনুষ্ঠানটিৰ পৰা মই জুলি দেৱীয়ে আজিলৈ বিদায় লৈছোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীত অনুষ্ঠানত এটা নিবেদন কৰা হৈছে ৰুমা দেৱী কলিতাৰ খেয়াল ৰাগ সুধ কল্যাণ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰুমাদেৱী কলিতাৰ খেয়াল শুনিলে ৰাগ সুধ কল্যাণ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠান সূচী। কাইলৈ এই একে মিনিটতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 21 দিন, 1948 শকাব্দৰ 15 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 5 তাৰিখ। এতিয়া সময় পোৱা 5:13 বজা।